দিহে সৰু হলে কিনো হল, জলধাৰাৰ পাৰে মহান কৃষ্টি পৰি ৰল। টিহু নদীৰ দুয়োপাৰেহে জীৱন দিয়া সাৰ, সোণালী ধান, শস্য আৰু সৰিয়হ অপাৰ। উত্তৰতে শুভি আছে ভূটান পূব ক্ষেত্ৰ, দক্ষিণতে বৈ আছে বাবা ব্ৰহ্মপুত্ৰ। বৰমা আখৰা স্থান হে পূৰ্ব দিশে আছে, পশ্চিমে বজালীৰ কিছু অংশ বিৰাজিছে। টিহু নগৰ কেন্দ্ৰ কৰিয়েই মুঠ মৌজা সাতোখন বাস কৰে জনজাতি নানা জাতিৰ মন। বাগচা শব্দই ভুটীয়া ভাষাৰ দুৱাৰমুখ বুজায়, উত্তৰে বাস্কা অঞ্চল সেয়ে নাম পায়। চতুৰ্দশ পঞ্চদশ শতিকাত হয় ভূত বড়োৰ ৰণ, প্ৰমাণৰূপে বৰবৰীৰ হয় নামকৰণ। মঠ মন্দিৰ সত্ৰ দেৱালয় আছে নানা বিশ্বাসৰ, শাক্ত বৈষ্ণৱ শৈৱ ভক্তৰ এহি স্থানে ঘৰ। এই গীতৰ শেষৰ ফালে আছে, আজি অসমীয়া সাহিত্যৰ দিগদৰ্শন কৰে শাৰদা বৰদলৈ আজি, হে আমাৰ পূজ্য নাট্যকাৰ, ৰামদাসে গুৰি ধৰে গল্প লিখোঁতাৰ, আজি মালিক বহে কবি বহে হে নৱ পদ্মভূষণ, নিৰ্মল প্ৰভাই হাঁহি আছে সোৱাই সভাখন। আকৌ মালিক বহে নৱ বহে আৰু বহে নিৰ্মল প্ৰভা, হিন্দু মুছলমান বহে বহে বড়ো ৰাভা, সুভাষ মুখোপাধ্যায় আজিহে আমাৰ মাজত আছে, বংগ অসমৰে সেতু কবিতাৰে ৰচে, অসমৰে যোগ্যপুত্ৰ এই শ্ৰী ফকৰুদ্দিনে টিহু নগৰ নামিলেহি একচত্ৰ বিমানে, বৰপেটাৰ প্ৰতিনিধিয়ে শ্ৰী ফকৰুদ্দিন নাম, ৰাষ্ট্ৰপতি হৈও কৰে টিহুকে প্ৰণাম, ৰাষ্ট্ৰপতি হৈও কৰে টিহুকে প্ৰণাম। টিহু অধিৱেশনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু গোৱা এই গীতটিৰ বাণীবদ্ধ ৰূপ পোৱা নগ'ল, তথাপি এই গীতটিয়ে টিহু অঞ্চলৰ বিশাল ঐতিহ্যক আজিও সামৰি ৰাখিছে। 1982 চনত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হৈছিল অসম সাহিত্যসভাৰ 49 সংখ্যক অধিৱেশন। এই অধিৱেশনতো মংগলদৈ তোমাৰে নাম হওক মংগল তোমাৰ এই গীতটিৰ সুৰৰ আৰ্হিতেই, ঠিক নাগাৰা নামৰ সুৰৰ আৰ্হিত ভূপেন হাজৰিকাই আন এটি গীত ৰচনা কৰে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ কণ্ঠত একোখন বিশেষ ঠাইৰ ইতিহাস লৈ ৰচনা হোৱা এই ধৰণৰ গীতৰ পৰম্পৰা শ্ৰোতা সমাজৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ৰংপুৰত বহা অধিৱেশনৰ বাবেও তেনে এটি গীত ৰচনা কৰে। এই মুহূৰ্তত শুনাবলৈ লৈছোঁ ডিফু অসম সাহিত্যসভাৰ অধিৱেশনৰ বাবে ভূপেন হাজৰিকাই গোৱা।

1993ত অসম সাহিত্য সভাৰ অধিৱেশন বহে শিৱসাগৰত। তাৰ আগদিনা শিৱসাগৰত অংকিত হোৱা সাহিত্য সভাৰ বুৰঞ্জী লিখি পেলাইছিলোঁ নেগেৰা নামৰ আৰ্হিত, ৰংপুৰ তোমাৰে নাম হওক মংগল তোমাৰ।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ শীৰ্ষ গীতটিৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰা। অহা খণ্ডত পুনৰ লগ পাম।

0: ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সবিশেষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জৰীপত অংশ লোৱা তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলক আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয়ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। 10 ছেপ্টেম্বৰৰ ভিতৰত বানৰ ফলত হোৱা সামগ্ৰিক ক্ষয়ক্ষতি আৰু ইয়াৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পুঁজিৰ স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই অনুসৰি চৰকাৰী নীতি নিয়মৰ অধীনত বান প্ৰভাৱিত লোকসকলক যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কোনো ব্যক্তি বা পৰিয়াল যাতে জৰীপৰ পৰা বাদ নপৰে আৰু প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত নহয় তাৰ বাবেও চৰকাৰে সম্পূৰ্ণ নিখুঁতভাৱে জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব দিব বুলি মন্তব্য কৰে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস, দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে সবিশেষ প্ৰকাশ কৰি জিলা আয়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে কয় যে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত সমন্বয় সভা, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, 150 বছৰীয়া জয়ন্তী উপলক্ষে বন্দে মাতৰম পৰিৱেশন আৰু শপত গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী প্ৰশাসন, শিক্ষানুষ্ঠান, NCC আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিব। পৰৱৰ্তী দিনকেইটাত ত্ৰিৰংগা ৰেলী, চাইকেল সমদল, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকন, দেশপ্ৰেমমূলক গীত আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VBG ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু BJPৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03-6126-1876 আৰু 943-54-05-222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ বিয়লি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটি স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁয়ে বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ প্ৰবীণ

সাংবাদিক সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং ডাইক 2026 বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব। আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্সিতা ৰামৰাজে মহিলাৰ এককৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে এই শিতানৰ কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হৈছিল। অস্মিতাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ হিনা আকেচিক 20-22, 21-15, 21-19 গেমত পৰাজিত কৰিছিল। একেদৰে ৰক্সিতাই তনভি শৰ্মাক 18-21, 21-19 আৰু 21-18 ব্যৱধানত পৰাভূত কৰিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান সমিতি আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক দক্ষ প্ৰণালী আৰু কৃত্ৰিম বুদ্ধিমত্তা। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একাদশ খণ্ড। কম্পিউটাৰৰ সহায়ত মানুহৰ প্ৰাকৃতিক ভাষাক বুজিবলৈ প্ৰাকৃতিক ভাষা প্ৰণালী এই প্ৰযুক্তিবিদ্যাটো ব্যৱহাৰ হয়। মানুহৰ যোগাযোগৰ পদ্ধতিটো বুজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ মাধ্যমেৰে কিছুমান যন্ত্ৰ সজোৱা হয়। আপোনালোকৰ মাজৰ কিছুমানৰ নিশ্চয় ভাৰ্চুৱেল সহায়কাৰী হিচাপে এমাজন ইকো বা গুগল হোম আছে। অন্যহাতে আপোনালোক আটায়ে কম্পিউটাৰৰ দ্বাৰা পৰিচালিত এটা কথোপকথন ব্যৱস্থা আৰু গুগলৰ চাৰ্চ ইঞ্জিনৰ পূৰ্বাভাস দিব পৰা সামৰ্থ্যৰ সৈতে পৰিচিত। আপোনালোকে জানেনে, এই প্ৰযুক্তিবিদ্যাই অনুসন্ধান যন্ত্ৰৰ দ্বাৰাই ই বাণিজ্যৰ কাম কাজবোৰ চলায়। তাত কিছুমান মনোগ্ৰাহী সঁজুলি আছে, যেনে চাইন অল, যিয়ে আমাৰ কোৱা ভাষাৰ ৰূপটো ছপা ভাষাৰ ৰূপলৈ ৰূপান্তৰ কৰে। অতি সোনকালে কিছুমান কাৰ্য মানুহৰ সহযোগিতা নোহোৱাকৈও কৰিবলৈ সক্ষম হ'ব বুলি ভবা হৈছে। কিন্তু যন্ত্ৰৰ শিক্ষাৰ আভ্যন্তৰীণ বিফলতা আছে। ই ক'ত আৰু কেতিয়া বন্ধ হ'ব লাগে তাক থিৰাং কৰিব নোৱাৰে। বন্ধুসকল, এই যাত্ৰা ইয়াতে শেষ নহয়। অনুগ্ৰহ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ এই অনন্য পৃথিৱীখন আৰু অধিক জানিবলৈ আমাৰ লগত থাকক। ঋত্বিক, অ ঋত্বিক,
1: মা
0: এতিয়া মাজনিশা হবৰ হ'ল, শুবলৈ যোৱা, ঘড়ীলৈ চোৱাচোন।
1: নাই মা, মই সেই কাৰিকৰী উৎসৱৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। মই মোৰ স্ক্ৰিপ্টখন ক'ৰবাত থৈ পাহৰিলোঁ আৰু এখন নতুনকৈ লিখিব লগা হৈছে।
0: তুমি এতিয়া ডিজিটেল যুগত বাস কৰা, অলপ বুদ্ধিয়ক হোৱা।
1: মা
0: শুনা, আমি ডিজিটেল যুগ আৰু সামাজিক মাধ্যমৰ এটা অবিচ্ছেদ্য অংগ। তোমাৰ সহকৰ্মী আৰু দলটোৰ আনসকলৰ তাত স্ক্ৰিপ্টখনৰ প্ৰতিলিপি নিশ্চয় থাকিব। তুমি তেওঁলোকক হোৱাটছএপ গ্ৰুপ বা তোমাৰ ইমেইলত মেইল কৰি দিবলৈ কোৱা।
1: মা, তুমি আগতে কিয় কোৱা নাছিলা? এতিয়া মই মানসিক চাপৰ পৰা একেবাৰে মুক্ত আৰু এতিয়া মই গভীৰ টোপনি মাৰিম।
0: ভাল ল'ৰা, এতিয়া ভালকৈ শুই থাকা আৰু মধুৰ সপোন দেখি থাকা।
1: ঠিক আছে মা।

0: অ ঋতিক, উঠা। ৰাতিপুৱা হ'ল নহয়, তুমি 9 বজাতে সাজু হ'ব লাগিব। উঠা
1: মা, প্লিজ আৰু অলপ শুব দিয়া না।

0: মাৰ মহাবিদ্যালয়ত তোমালোকৰ টেক ফেষ্ট চলি আছে। উঠা আৰু তোমাৰ বন্ধুসকলক ফোন কৰা স্ক্ৰিপ্টখনৰ কাৰণে।
1: মোৰ মনত পৰিছে, মোৰ মনত পৰিছে। প্লিজ একাপ কফি দিয়া না।
0: হ'ব বাৰু। ঋত্বিক
1: মা,
0: সোনকালে আহা, কফি ঠাণ্ডা হৈ গ'ল।
1: মা, আজি ঠাণ্ডা বেছি নে মই বেছিকৈ অনুভৱ কৰিছো?
0: তুমি এলেক্সাক আজি তাপমাত্ৰাৰ বিষয়ে সোধা নাই কিয়?
1: আহা, মোৰ কাৰণে মোৰ মায়ে হৈছে মোৰ ভগৱান আৰু সকলো।
0: ঠিক আছে ঠিক আছে, তেল মৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া কফি খোৱা।
1: হেল্ল' এলেক্সা, মোৰ কথা শুনিছানে?
2: হয়, মই আপোনাৰ কথা শুনিছো। মই কি সহায় কৰিব পাৰো?
1: এলেক্সা, আজি বাহিৰত তাপমাত্ৰা কিমান বাৰু?
2: আজি বাহিৰত অতিমাত্ৰা ঠাণ্ডা আৰু তাপমান হ'ব 2.5 ডিগ্ৰী চেলচিয়াছ। আজি দিনটোত অধিকতম তাপমাত্ৰা 18 ডিগ্ৰী চেলচিয়াছ হ'ব। আকাশ ফৰকাল হৈ থাকিব আৰু ৰাতিপুৱা আৰু সন্ধিয়া আংশিকভাৱে কুঁৱলী থাকিব।
1: বাপৰে বাপ, 0 ডিগ্ৰী চুবগৈ দেখোন।
0: ঋত্বিক, তোমাৰ স্ক্ৰিপ্টখনৰ কি হ'ল, তুমি পালা নে নাই?
1: অঁ মা, মই এতিয়া সতীশক ফোন কৰিম। সতীশৰ নম্বৰটো হেল্ল' সতীশ, কি খবৰ? কালিৰ পৰিকল্পনা মতে মই ঠিক 8 বজাত গৈ পাম। এটা কাম কৰিম, আমি মহাবিদ্যালয়ৰ পদূলিৰ মুখত লগ হোৱাটো ভাল হ'ব।
3: সেইটোৱে ঠিক হ'ব, মই আধা ঘণ্টাৰ ভিতৰতে সাজু হ'ম। ঋত্বিক, তোমাৰ মাতটো পৰিষ্কাৰকৈ শুনা নাই।
1: সতীশ, এতিয়া শুনিছানে?
3: এতিয়া ঠিক আছে। বন্ধু, তোমাৰ স্ক্ৰিপ্টখন ক'ত?
1: মোৰ স্ক্ৰিপ্টখন বিচাৰিয়ে পোৱা নাই বুজিছা, মই ক'ৰবাত থলোঁ, ক'ত থলোঁ পাহৰিলোঁ। তুমি মোক সহায় কৰিব পাৰিবানে বাৰু?
3: তোমাৰ মগজুত জোৰ দিয়া, কালি তুমি মহাবিদ্যালয়তে এৰি থৈ আহিছা আৰু মই তোমাক ক'বলৈ পাহৰিলোঁ।
1: হে ভগৱান,
3: তুমি চিন্তা কৰিব নালাগে, মই তাৰ এটা কপি হোৱাটছএপ গ্ৰুপত দিছোঁ।
1: ভালে হৈছে দিয়া, মই এতিয়াই ব্ৰেকফাষ্ট কৰাৰ আগতে স্ক্ৰিপ্টখন এবাৰ চাই ল'ব পাৰিম।
3: ঋত্বিক, মই স্ক্ৰিপ্টখনৰ চফ্ট কপিটো তোমাৰ ইমেইলতো পঠিয়াইছোঁ, পঢ়ি ল'বা দেই।
1: ধন্যবাদ সতীশ। মই পালোঁ, পাইছোঁ পাইছোঁ সতীশ, বহুত বহুত ধন্যবাদ।
3: ঠিক আছে, মই আকৌ এবাৰ শেষবাৰৰ কাৰণে চাই লওঁ, আমি জিকিবই লাগিব কিন্তু।
1: ঠিক আছে, লগ পাম।
3: বাই ঋত্বিক।
1: বাই সতীশ।
0: ঋত্বিক, তুমি তোমাৰ স্ক্ৰিপ্টখন পালানে?
1: পালোঁ মা, তোমাৰ পৰামৰ্শ কামত দিলে। চোৱা, সেইখন স্ক্ৰিপ্ট হোৱাটছএপত দিছে সতীশে।
0: ডিজিটেল প্ৰযুক্তিবিদ্যাৰ সঠিক প্ৰয়োগ।
1: হয় মা, আমি ডিজিটেল প্ৰযুক্তিবিদ্যাৰ এক অংশৰ প্ৰয়োগ কৰিলোঁ, ভৱিষ্যতে ইয়ে আমাৰ জীৱনবোৰ চলাব আৰু ইয়াৰ অবিহনে আমাৰ জীৱনবোৰ, আমাৰ দৈনন্দিন কাম কাজবোৰ চলোৱাটো অসম্ভৱ হৈ পৰিব।
0: সেইকাৰণে কিছু সংখ্যক সমাজ বিজ্ঞানীয়ে ইয়াক ডিজিটেল প্ৰযুক্তিবিদ্যাৰ যুগ বুলি অভিহিত কৰিছে।
1: মা, তুমি এইবোৰ তোমাৰ সমাজ বিজ্ঞানৰ শ্ৰেণীত শিকোৱা নেকি?
0: এই বিষয়ে আমাৰ কেইটামান প্ৰাথমিক পাঠ আছে, বহুত নহয় কিন্তু প্ৰযুক্তিবিদ্যাৰ প্ৰাথমিক ধাৰণাবোৰক ই চুই গৈছে।
1: ঠিকেই কৈছা মা, আমাৰ এগৰাকী অধ্যাপকেও ইয়াৰ ওপৰত কাম কৰি আছে। তেখেতৰ গৱেষণাৰ কামবোৰ সমগ্ৰ বিশ্বতে সৰ্বজন স্বীকৃত, তেখেত এজন জেনিয়াছ মা।
0: ঋত্বিক
1: মা,
0: তুমি তোমাৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে বহুত হোমৱৰ্ক কৰিছা, লগতে নাটকৰ স্ক্ৰিপ্টো কৰিছা, কিন্তু তুমি মোক কেতিয়াও তোমাৰ বিষয়বস্তুৰ বিষয়ে কোৱা নাই। তুমি কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কৈছা।
1: মোৰ মা বৰ তীখৰ দেই, তুমি সকলো কথা একেবাৰে জুমুঠিৰ পৰা সোধা। মা, আমাৰ যিখন বেংগ ৰচনা সেইখন সেই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতে আধাৰিত।
0: মই নিজকে এগৰাকী সমাজ বিজ্ঞানী বুলি ক'ব পাৰোঁ, কিন্তু মই দুঃখিত যে তোমাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে একোকে নাজানো।
1: মা, আমাৰ বিষয়বস্তুটো আচলতে অকণমান বাহিৰত, কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অংশহে।
0: কাইলৈ আমাৰ অপেন এছেম্বলি আছে, তাত মই ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে ক'ম।
1: মা, এই সকলোবোৰ কৃত্ৰিম বুদ্ধিমত্তা, ইয়াৰ বহুতো প্ৰায়োগিক দিশ আছে। দক্ষ প্ৰণালীয়ে বিভিন্ন যন্ত্ৰক বিভিন্ন ছফ্টৱেৰক সংলগ্ন কৰে।
0: কিন্তু দক্ষ প্ৰণালী মানে তাৰো ওপৰত, ইয়াত বিভিন্ন বস্তুৰ সমন্বয় হ'ব পাৰে, মই ঠিকেই কৈছোনে?
1: মোৰ মা সদায় ঠিক, তেখেতে তেখেতৰ পৰিয়ালটোক সুন্দৰকৈ সমন্বয় কৰি ৰাখিছে।
0: ধেমালি নকৰিবা, এতিয়া তুমি তোমাৰ সময়, আখৰা আৰু যোগাযোগ সকলো

0: সমন্বয় সাধন কৰিব লাগিব।
1: মই ধেমালি কৰা নাই মা, এজন দক্ষ পথ প্ৰদৰ্শকৰ দৰে ই যুক্তি আৰু পৰামৰ্শক সংলগ্ন কৰিবলৈ বিশেষ তথ্যসমূহ একগোট কৰাত জড়িত হৈ পৰে। যদি কোনোবা ইয়াৰ সীমাৰ বাহিৰত যায় তেতিয়াহ'লে এই প্ৰণালীটোৱে ব্যৱহাৰকাৰীজনক ব্যাখ্যা আৰু পৰামৰ্শ প্ৰদান কৰে।
0: এতিয়া বুজি পাইছো ঋতিক, আচল কথালৈ আহা, সময় অমূল্য ধন আৰু মই ৰাতিপুৱাৰ আহাৰো প্ৰস্তুত কৰিব লাগে।
1: ৱাও, কেনে এক সময়ৰ সমন্বয়! মা হ'ল দক্ষ প্ৰণালী আৰু ছফ্টৱেৰৰ দৰে, য'ত সমস্যাবিলাক সমাধান কৰিবলৈ নিত্য ব্যৱহাৰ্য জ্ঞানবোৰ এটা পদ্ধতিত সংৰক্ষণ কৰি ৰাখে।
0: তাৰমানে তুমি মোৰ দৰে সমাজ বিজ্ঞানী এজনৰ কাম তথ্য প্ৰযুক্তিৰ দ্বাৰা কৰাবা, যিটো প্ৰণালী এটাত সংৰক্ষণ হৈ থাকিব আৰু ছফ্টৱেৰে বিশ্লেষণ কৰিব।
1: এক্সপাৰ্ট ছিষ্টেম মানে দক্ষ প্ৰণালীয়ে ব্যাখ্যা দিয়ে আৰু কেনেকৈ সমস্যা সমাধান কৰিব লাগে তাৰো পৰামৰ্শ আগবঢ়ায়।
0: কিন্তু এই তথ্যসমূহ কোনে ৰাখিব, মানুহে নে যন্ত্ৰই?
1: মা, যিজন মানুহে এই তথ্যসমূহ প্ৰণালীটোত দিব তেখেত এজন প্ৰযুক্তিবিদ্যাত দক্ষ ব্যক্তি হ'ব। সাধাৰণ মানুহে এইবোৰ কাম কৰিব নোৱাৰে। অৱশ্যে সকলোবোৰ শিকি লোৱাৰ পাছত সাধাৰণ মানুহ এজনেও এই ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰিব।
0: তুমি তোমাৰ লিখনিত দক্ষ প্ৰণালীৰ কিবা বিশেষ উদাহৰণ দিছা নেকি?
1: তোমালোক সমাজ বিজ্ঞানীবোৰে যেনিবা কেনেকৈ সঁচা কথা উলিয়াব লাগে সেই কথা ভালদৰে জানা। সকলোতকৈ ব্যৱহাৰ হয় মাইচিন মানে MYCIN পদ্ধতি, যিটো ৰক্তৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহাৰ হয়। এই পদ্ধতিটোৱে ৰোগীজনৰ ৰিপৰ্ট আৰু চিকিৎসাৰ টেষ্টবিলাক পৰীক্ষা কৰি ৰোগ চিনাক্ত কৰিব পাৰে।
0: অ', এইটো বৰ মজাৰ কথা। ছফ্টৱেৰে দক্ষ লোকৰ ভূমিকাও পালন কৰে।
1: মা, তুমি শুনি আচৰিত হ'বা যে এই পদ্ধতিটোৱে বিশ্লেষণ আৰু ৰোগ চিনাক্ত কৰাৰ পাছত কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগে তাকো পৰামৰ্শ দিয়ে।
0: আচৰিত! বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কি উৎকৃষ্ট সমন্বয়!
1: ইয়াৰ এটা আন উদাহৰণ হ'ল ডেনড্ৰেল। ই হ'ল ৰাসায়নিক বিশ্লেষণৰ আহিলা। ইয়াতে দক্ষ প্ৰণালীয়ে বৰ্ণালী লেখীয়া বা স্পেক্ট্ৰগ্ৰাফিক তথ্য ব্যৱহাৰ কৰি আণৱিক গঠনৰ পূৰ্বাভাস দাঙি ধৰে।
0: বৰ মজাৰ কথাবোৰ কৈছা! মোৰ ছাত্ৰ ছাত্ৰীবোৰে এইবোৰ জানিব পাৰিলে বৰ সুখী হ'ব।
1: তুমি জানানে মা, অতি শীঘ্ৰে কৰ্কট ৰোগটোও সম্পূৰ্ণৰূপে আৰোগ্য হোৱা এবিধ ৰোগ হৈ পৰিব। পেক্সডেক্স বা PXDESটো হ'ল এনে এটা পদ্ধতি, যিটো পদ্ধতিৰ দ্বাৰা কৰ্কট ৰোগৰ ধৰণ আৰু ৰোগীজন কোনটো পৰ্যায়ত আছে তাক প্ৰাপ্ত তথ্যসমূহৰ ভিত্তিত নিৰ্ণয় কৰা হয়।
0: অঁ ঋত্বিক, কৰ্কট ৰোগ এবিধ আৰোগ্য হোৱা ৰোগ, যদি ইয়াক প্ৰথম পৰ্যায়ত চিনাক্ত কৰিব পৰা যায়।
1: ঠিক কৈছা মা, ইয়াৰ ক্ষেত্ৰখন বৰ মনোমোহা আৰু মানৱ সেৱাৰ বাবেই মোৰ কৃত্ৰিম বুদ্ধিমত্তাতে উচ্চ শিক্ষা লোৱাৰ ইচ্ছা এটা আছে।
0: মোৰ শুভকামনা থাকিল।
1: মা, তুমিও আমাৰ মহাবিদ্যালয়ৰ সমাৰোহত উপস্থিত থাকিব লাগিব। কিন্তু তুমি তোমাৰ ছাত্ৰ ছাত্ৰীসকলক কবলৈ বহুতো নতুন কথা গম পাবা।
0: হ'ব বাৰু, কিন্তু এটা গোপনীয় কথা আছে।
1: কি মা?
0: ৰাতিপুৱা তোমাৰ অধ্যক্ষৰ লগত এখন বৈঠক হ'ব।
1: হয়,
0: মই তোমাৰ প্ৰফেছৰ ৰিতেশক লগ ধৰিবলৈ সময় উলিয়াম।
1: ৱাহ, এইটোতো বিৰাট ভাল কথা। প্ৰফেছৰ ৰিতেশ হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ অভিভাৱক স্বৰূপ। তেখেত মানৱ সম্পদ মন্ত্ৰালয় আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভাগৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ৰ বিভিন্ন কমিটিৰ সদস্য।
0: আমি এই প্ৰযুক্তিবিদ্যা আমাৰ সমাজৰ লাভৰ বাবে কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো হ'ব বৰ গুৰুত্বপূৰ্ণ কথা।
1: মা, প্ৰফেছৰ ৰিতেশে আমাৰ দলটোৰ কাম কাজবোৰ চাবৰ বাবে কিছু সময় আমাৰ লগত থাকিব।
0: হয় নেকি?
1: মা, মোৰ বন্ধু সতীশ আহিব, সি মোৰ লগতে যাব। তাৰ বাইকখনৰ কিবা এটা সমস্যা হৈছে হেনো।
0: অ, সতীশ আহিব নেকি? বৰ ভাল কথা। একে ঠাইলৈ গ'লে একেখন গাড়ীতে যোৱাটো আমাৰ পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা ভাল, প্ৰদূষণো কম হ'ব।
1: অ, সতীশ আহিল চাগে, মই চাওঁ ৰবা।
2: হেল্ল' ঋত্বিক, সুপ্ৰভাত, কেনে আছা? তোমাৰ হাঁহিটোৱেই তোমাৰ আত্মবিশ্বাসৰ দাপোন।
1: এই হাঁহিটো তোমাৰ প্ৰচেষ্টাৰ বাবে হৈছে। যেতিয়া তুমি মোক স্ক্ৰিপ্টখন মেইল কৰি দিলা মোৰ চিন্তাবোৰ নোহোৱা হ'ল।
0: ঋত্বিক, তোমাৰ বন্ধুক ভিতৰলৈ আহিবলৈ কোৱা।
1: আহা সতীশ, ভিতৰলৈ যাওঁ।
2: নমস্কাৰ খুৰী।
0: নমস্কাৰ, নমস্কাৰ। তোমাৰ মাৰা দেউতাৰা কেনে আছে?
2: ভালেই, ভালেই। তেখেতসকলে প্ৰায়ে আপোনাৰ কথা সুধি থাকে। মানুহৰ ব্যৱহাৰ আৰু নতুন ধাৰা, এই বিষয়ে আপুনি দিয়া বক্তৃতাটো শুনি তেখেতসকল মোহিত হৈছিল।
0: তেখেতসকলৰ এতিয়াও মনত আছে?
2: অঁ
1: মা, আমি যাবলৈ সাজু। তুমি খাবলৈ দিলে আমি যাব পাৰোঁ।
0: অঁ আহা, আহা, খোৱা টেবুললৈ আহা।
2: খুৰী, বেছি বস্তু নিদিব দেই, মই অলপ লঘু আহাৰ কৰিয়ে আহিছোঁ।
0: নাই নাই, বেছি যোগাৰ কৰা নাই।

0: আহাচোন।
1: খুৰীয়ে ৰন্ধা দুপৰীয়াৰ আহাৰ খুব সোৱাদ হয়, মই আৰু তাৰ ভাগ এৰিব নোখোজো দেই।
2: আহা আহা, আজি কিন্তু তেনেকুৱা নাপাবা কিজানি, আহাচোন কি দিছে মই চাওঁ।
1: বলা বলা। বৰ ভাল লাগিল দেই খাই। খুৰী কিন্তু খুব ভাল ৰান্ধনী, আমাৰ এক্সপাৰ্ট ছিষ্টেমতকৈ বহু গুণে ভাল।
2: সতীশ, আৰু অলপ লোৱা। আজি আমি দুপৰীয়াৰ আহাৰ খাব পাম নে নাপাম সেইটো ঠিক নাই।
1: এই মোৰ ৰাতিপুৱাৰ দুপৰীয়াৰ সকলো আহাৰ কৰা হৈয়ে গ'ল দেই তোমাৰ লগতে।
0: তোমালোক সাজু হ'লানে? মই তোমালোকৰ মহাবিদ্যালয়লৈ যাওঁ, এখন বৈঠক আছে। বৈঠকৰ আগতে মোৰ প্ৰফেছৰ ৰিতেশৰ লগত অলপ আলোচনা কৰিবলগীয়া আছে।
1: অ, ভালেই হ'ব, আমিও আমাৰ স্ক্ৰিপ্টখনৰ বিষয়ে আলোচনা কৰিবলৈ বহুত সময় পাম।
2: তাৰমানে এক গুৰি দুই চিকাৰ সতীশ।
0: খুব ভাল, সময়ৰ সদ্ব্যৱহাৰ হ'ব, একদম এক্সপাৰ্ট ছিষ্টেমৰ দৰে।

0: ইয়ে জ্ঞানৰ এক শৃংখল প্ৰক্ৰিয়া আৰম্ভ কৰে।
1: এইবোৰ সকলো তোমালোকৰ মনোযোগৰে ফল, যিটোৱে ফলাফলৰ সমন্বিত প্ৰয়োগৰ অনুঘটকৰ কাম কৰিছে।
2: হয় হয়, ঠিকেই কৈছে। কিন্তু মোৰ প্ৰশ্ন হ'ল, এই সকলোবোৰ কেনেকৈ সম্ভৱ হ'ল? তথ্যৰ ব্যৱহাৰৰ যোগেদিয়ে নে তাৰ বাহিৰে অইন বেলেগ কিবা কৰা হ'ল?
0: ই স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছিল, কঠিনতাৰ স্তৰবোৰ ঊৰ্ধমুখী কৰিবলৈ নিজাকৈ ব্যৱস্থা কৰি লৈছিল।
2: ইয়াত উদ্দীপিত বাস্তৱতাও এটা গুৰুত্বপূৰ্ণ বিষয়।
0: তাৰোপৰি দক্ষ মানৱ নষ্ট হ'ব পাৰে, কিন্তু দক্ষ প্ৰণালী স্থিৰস্থায়ী।
2: বাহ, ময়ো ভগৱানক প্ৰাৰ্থনা কৰিম দেই মোৰ অমৰত্বৰ কাৰণে।
0: বন্ধু, প্ৰযুক্তিবিদ্যাত কোনো আৱেগিক ভাৱ নাই, অনুভূতিৰ স্থান নাই।
2: কিন্তু দীৰ্ঘজীৱন আশা কৰাটো কোনো ক্ষতিকৰ কথা নহয়।
0: অকল দীৰ্ঘজীৱনেই নহয়, সুস্বাস্থ্য আৰু সু সমৃদ্ধিৰ জীৱনো সমানে গুৰুত্বপূৰ্ণ।
2: তোমাৰ দক্ষ প্ৰণালীৰ বাবে এক জটিল প্ৰশ্ন।
0: তুমি তোমাৰ দক্ষ প্ৰণালী মানে তোমাৰ মগজুটো সুধিছানে, যিয়ে লগত থকা তথ্যৰ সৈতে নতুনকৈ সংগ্ৰহ কৰা বাৰ্তা সংযোগ কৰি জটিল সমস্যাৰ সমাধান উলিয়ায়?
2: বন্ধু, কথাবিলাক সাধাৰণভাৱে নল'বা, আমি এতিয়া চূড়ান্ত যুদ্ধখনলৈ গৈ আছোঁ।

0: তোমালোকে তোমালোকৰ প্ৰফেছৰৰ লগত আলোচনা কৰা, এইখিনি সময়ত মই অধ্যক্ষক খবৰ দিম।
1: সুপ্ৰভাত
2: বন্ধুসকল।
3: সুপ্ৰভাত।
2: তোমালোক ক'ত আছিলা? তোমালোকলৈ মই এঘণ্টাৰ আগৰে পৰা ৰৈ আছো। সৌফালে চোৱা, প্ৰফেছৰ ৰিতেশে কাৰোবালৈ অপেক্ষা কৰি আছে। আমি আমাৰ স্ক্ৰিপ্টখনৰ বিষয়ে তেখেতৰ মতামত সুধো।
3: তেখেতৰ পৰামৰ্শই সদায় আমাক ডাঙৰ বঁটা লাভ কৰাত সহায় কৰি আহিছে।
2: আশা কৰাটো ভাল, কিন্তু বেছি বুদ্ধিয়ক নহবা।
1: আৰুচি, সি ধেমালিহে কৰিছে, ইমান গম্ভীৰ নহবা।
2: চোৱা চোৱা, প্ৰফেছৰ ৰিতেশ ঘূৰি গৈ তেখেতৰ গৱেষণাগাৰত সোমাল। তেখেতে সদায় কয়, লেবৰেটৰী মানে কাম কৰা ঠাই, মেল মৰাৰ ঠাই নহয়।
1: এইবোৰ গুণৰ কাৰণে তেখেত অনন্য, তেখেত বৰ পৰোপকাৰীও।
2: সুপ্ৰভাত
4: ছাৰ। হেল্ল' ছাত্ৰ ছাত্ৰীসকল, সুপ্ৰভাত সুপ্ৰভাত। বাৰু, এতিয়া অৱকাশ দূৰ কৰা আৰু প্ৰযুক্তিবিদ্যাৰ সমাৰোহখনৰ মজা লোৱা।
2: হয় ছাৰ, আমি আপোনাৰ সহায় বিচাৰোঁ।
4: মইতো তোমালোকৰ সহায়ৰ কাৰণে সদায় আছো।
1: ছাৰ, আপুনি অলপ সময় উলিয়াই আমাক চাই দিব পাৰিবনে?
4: কিয় নিদিম।
2: ধন্যবাদ ছাৰ।
4: ঠিক আছে, ৰ'বা ৰ'বা, তোমালোক বহিলা বহিলা।
2: বা, কি ধুনীয়া গৱেষণাগাৰ।
4: তুমি ভাল পাইছা, কিন্তু ইয়াত তুমি এটা এক্সপাৰ্ট ছিষ্টেমৰ পৰ্যবেক্ষণত আছা।
1: অদৃশ্য চকু নেকি ছাৰ? আমি বুজি পোৱা নাই
2: ছাৰ, আমি ইয়াৰ বিষয়ে জানিব বিচাৰোঁ।
4: তোমালোকৰ কৌতূহলে কিন্তু বেলেগ কিবাহে বুজাইছে দেই।
2: ধন্যবাদ ছাৰ।
4: ঠিক আছে, এতিয়া আমি মূল কথালৈ আহোঁ। কোৱাচোন, তোমালোকৰ সমস্যাটো কি?
2: ছাৰ, আমি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সমাৰোহত আমাৰ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিম। আমাৰ উপস্থাপনৰ বিষয়টো হৈছে এক্সপাৰ্ট ছিষ্টেম এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, অৰ্থাৎ দক্ষ প্ৰণালী আৰু কৃত্ৰিম বুদ্ধিমত্তা।
4: বুজি পাইছো। ৰুম্বা তোমালোকৰ দলত থাকিব, সি বৰ সপ্ৰতিভ।
1: ছাৰ, এবাৰ আপুনি ৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠানত এই বিষয়ে ভাষণ দিছিল।
2: আমি আপোনাৰ উপস্থাপন পদ্ধতিত বাৰুকৈয়ে প্ৰভাৱিত হৈছিলোঁ।
4: ভাল কথা, ভাল কথা। এতিয়া পিছে তোমালোকৰ প্ৰেজেণ্টেশ্যনৰ বস্তুবোৰ ক'ত আৰু তোমালোকক মই কিদৰে সহায় কৰিব পাৰোঁ কোৱাচোন।
2: ছাৰ, এইখন আমাৰ স্ক্ৰিপ্ট। আমি ইয়াক উপস্থাপন কৰিবলৈ সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিছোঁ।
1: অনুগ্ৰহ কৰি আপুনি এবাৰ চাই দিয়ক ছাৰ, আৰু আপোনাৰ মতামত জনাওক।
4: ঠিক আছে, দিয়া।
1: এইখন লওক ছাৰ, এইখন।
2: ছাৰ,
4: বৰ মজাৰ কাহিনী, বৰ ভালকৈ লিখিছা।
2: ছাৰ,
4: কোৱাচোন।
2: আপুনি ৰাষ্ট্ৰীয় বক্তৃতামালাত বৰ্ণনা কৰা সকলোবোৰ উপকৰণ আমি ইয়াত দিবলৈ চেষ্টা কৰিছো। এইটো এটা দলীয় কাম।
4: সন্নিৱিষ্ট তথ্য হিচাপে তোমালোকৰ স্ক্ৰিপ্টখন বিৰাট শক্তিশালী হৈছে। বিজ্ঞানৰ কথাবোৰ সহজ আৰু সৰলকৈ সাধাৰণ ভাষাত হোৱাটো ভাল।
1: ঠিক আছে ছাৰ, আমি তেনেকৈ কৰিম।
4: মোৰ শুভকামনা আৰু আশীৰ্বাদ থাকিল।
2: ধন্যবাদ ছাৰ, আমাক উৎসাহ যোগোৱাৰ বাবে।
4: হ'ব বাৰু।
0: সুপ্ৰভাত প্ৰফেছৰ ৰিতেশ, আপুনি মোক ৰাতিপুৱা 11 বজাত আহিবলৈ কৈছিল।
4: সুপ্ৰভাত। ঠিক 11 বাজিছে। এজন সমাজ বিজ্ঞানী, কি সুন্দৰ সময়ৰ জ্ঞান। স্বাগতম, স্বাগতম মিছেছ শ্যামল।
0: ধন্যবাদ প্ৰফেছৰ।
4: আপুনি বিজ্ঞান প্ৰযুক্তিবিদ্যা সমাৰোহখনৰ

0: কথা নিশ্চয় গম পাইছে। এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান, আমাৰ শিক্ষানুষ্ঠানত হ'ব।
1: প্ৰফেছৰ ৰিতেশ,
0: হয়,
1: মোৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু দক্ষ প্ৰণালীৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। মই ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ বিচাৰোঁ।
0: মিছেছ শ্যামল, এই যুৱ ছাত্ৰৰ দলটোৱে সেই একে বিষয়তে এখন ব্যংগ ৰচনা প্ৰদৰ্শন কৰিব। তেওঁলোকে এই ৰচনাখনত সকলোবোৰ দিশ সামৰি লৈছে। যদি আপুনি সময় উলিয়াব পাৰে তেতিয়াহলে অনুষ্ঠানটো চাই যাব।
1: মই চেষ্টা কৰিম প্ৰফেছৰ, কিন্তু কেইটামান প্ৰশ্ন আছিল মোৰ।
0: উত্তৰ দিবলৈ পালে মই নথৈ আনন্দিত হ'ম।
1: মোৰ মতে কৃত্ৰিম বুদ্ধিমত্তা নিজেই এক দক্ষ প্ৰণালী। তেনে ক্ষেত্ৰত এই পদ্ধতিটোৰ ভিতৰত দক্ষ প্ৰণালীৰ কিবা দৰকাৰ আছে জানো?
0: মজাৰ প্ৰশ্ন, মজাৰ প্ৰশ্ন। চাওক, দক্ষ প্ৰণালী হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা পথাৰখনৰ এক উল্লেখযোগ্য গৱেষণাৰ জ্ঞান ক্ষেত্ৰ। ইয়াক প্ৰথমে চিনাকি কৰি দিছিল ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ এদল গৱেষকে। দক্ষ প্ৰণালীবোৰ হ'ল এক নিৰ্দিষ্ট জ্ঞান ক্ষেত্ৰত সৃষ্টি হোৱা জটিল সমস্যা সমাধানৰ বাবে তৈয়াৰ কৰা এক প্ৰণালী।
1: এইটো কিছুমান ছফ্টৱেৰ।
0: এটা দক্ষ প্ৰণালীত জ্ঞান ব্যৱহাৰ হোৱা আৰু সংৰক্ষণ কৰাত ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়।
1: ইয়াত দক্ষ মানৱৰ ভূমিকাও আছে।
0: দক্ষ প্ৰণালী এটাৰ সফলতা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে নিৰ্ভুল আৰু নিখুঁত জ্ঞানৰ সমাহাৰৰ ওপৰত।
1: জ্ঞান,
0: ই তথ্য হ'ল বাৰ্তাৰ সমাহাৰ। ক্ষেত্ৰ বিশেষৰ লগত যুক্ত আৰু পূৰ্ব অভিজ্ঞতা ব্যৱহাৰ কৰি সমস্যা সমাধান কৰিব পৰা অৱস্থালৈ উন্নতি কৰাৰ দ্বাৰা জ্ঞানৰ বিকাশ হয়।
2: ছাৰ, মোৰ মনত এটা প্ৰশ্ন আছে।
0: কোৱা কোৱা।
2: দক্ষ প্ৰণালীত জ্ঞান ভিত্তিক কি কি উপাদান থাকে বাৰু?
0: চোৱা, ই বাস্তৱিক আৰু তাত্ত্বিক দুয়োটা জ্ঞানেই সংৰক্ষণ কৰে। বাস্তৱিক জ্ঞান হ'ল এটা তথ্য যিটো সকলো অভিযন্তা আৰু গৱেষকসকলে গ্ৰহণ কৰে। আনহাতে তাত্ত্বিক জ্ঞান হ'ল ব্যৱহাৰিক জ্ঞান, নিখুঁত বিচাৰ, মূল্যায়ন কৰা ক্ষমতা আৰু অনুমানৰ ওপৰত নিৰ্ভৰশীল। সমস্যা সমাধানৰ কাৰণে দক্ষ মানুহৰ দৰকাৰ, কিন্তু ইয়াত প্ৰণালীটোৱে মানুহৰ জ্ঞানসমূহ তথ্যশালাত অৰ্থাৎ ডাটাবেছত সংৰক্ষণ কৰি থয়। এইটো ইফ দেন এলছ ৰুল নামেৰে জনাজাত।
3: ছাৰ, ঋতিকৰ সদায় এনেবোৰ জ্ঞান আছে যদি আৰু কিন্তু
1: এনেকুৱা প্ৰণালীবোৰে জটিল সমস্যাৰ সমাধানৰ ব্যাখ্যা দাঙি ধৰাত সহায় কৰেনে? কাৰণ প্ৰযুক্তিবিদ্যা বহু আগবাঢ়ি গৈছে আৰু আমি সমাজ বিজ্ঞানীসকল এই বিষয়ে অজ্ঞ।
3: খুৰী, এইবিলাক সকলো ডিজিটেল ব্যৱধানৰ কাৰণে হৈছে।
0: তুমি কিজানি শুদ্ধ আৰুচি। ইয়াত আমি জ্ঞানৰ প্ৰসাৰৰ ব্যৱধান দেখা পাওঁ। ভাৰতবৰ্ষত আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত সমাজ বিজ্ঞান যুক্ত কৰা দেখা নাই।
2: কিন্তু ছাৰ, আমি আমাৰ নাটকখনত বৈজ্ঞানিক, প্ৰযুক্তিবিদ, তাৰ লগতে সমাজ বিজ্ঞানীৰ লগত সমন্বয় ৰক্ষা কৰাৰ কাহিনী ৰচিছোঁ।
1: দক্ষ প্ৰণালী আজিকালি চিকিৎসা বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰত বৰ জনপ্ৰিয় হৈছে।
0: কিছু ক্ষেত্ৰত এইটো সত্য, কিন্তু মোৰ মতে ই আজিকালি সকলো ক্ষেত্ৰতে জনপ্ৰিয়তা লাভ কৰিছে। পাথ ফাইণ্ডাৰ হ'ল চিকিৎসা ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ সঁজুলি। ই 60ৰো অধিক ৰোগৰ লগত কাম কৰে আৰু 100ৰো অধিক লক্ষণ চিনাক্ত কৰিব পাৰে।
1: বাহ, বৰ ডাঙৰ কথা।
2: কিন্তু ছাৰ, দক্ষ প্ৰণালীয়ে কভিড-19ৰ একো সমাধান দিয়া নাই।
0: সুন্দৰ প্ৰশ্ন। বৈজ্ঞানিকসকলে ইয়াৰ সমাধান আৰু প্ৰতিষেধক বেজী প্ৰস্তুত কৰিবৰ কাৰণে দক্ষ প্ৰণালী ব্যৱহাৰ কৰিছে।
1: এৰা, এইটো মানৱ জাতিৰ কাৰণে সুন্দৰ উপহাৰ হ'ব।
0: প্ৰযুক্তিবিদ্যা আগবাঢ়ি যোৱাৰ লগে লগে এই ব্যৱস্থাৰো ক্ৰমবিৱৰ্তন ঘটিব।
2: ছাৰ, এতিয়া আমি একদম চালুকীয়া অৱস্থাতে আছো।
1: হয় প্ৰফেছৰ ৰিতেশ, ঋতিকেও তাৰ উচ্চ শিক্ষা কৃত্ৰিম বুদ্ধিমত্তা আৰু দক্ষ প্ৰণালীৰ লগত সংলগ্ন ক্ষেত্ৰখনত ল'বলৈ মন কৰিছে।
0: মিছেছ শ্যামল, আপুনি সঠিক কথাই কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগৰ ওপৰত চকু দি শিক্ষানুষ্ঠানসমূহে কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ক্ষেত্ৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে। বাৰু মিছেছ শ্যামল, আপোনাৰ বক্তৃতা আৰু শ্ৰেণীসমূহে আমাৰ যুৱচামক নতুন দিগন্তৰ সূচনা কৰাব। আপোনাৰ বক্তৃতাৰ প্ৰভাৱ মই অনুমান কৰিব পাৰিছো।
3: ছাৰ, দক্ষ প্ৰণালীত এজন অভিযন্তাৰ কি ভূমিকা থাকিব?
0: এজন জ্ঞানী অভিযন্তাৰ বৈশিষ্ট্য হ'ল সহমৰ্মিতা, ক্ষিপ্ৰ জ্ঞান আহৰণ আৰু ঘটনাৰ বিশ্লেষণ কৰিব পৰা ক্ষমতা। প্ৰণালী অভিযন্তাই আলোচনা, পৰিদৰ্শন আৰু লিপিবদ্ধ কৰা ব্যৱস্থাৰ জৰিয়তে বিশেষজ্ঞৰ পৰা তথ্য আহৰণ কৰে। ইয়াৰ পাছত তেওঁ কিছুমান ইফ দেন এলছ নিয়মাৱলীৰ নিচিনাকৈ তথ্য শ্ৰেণীভূত কৰে। এইবোৰ পাছত সিদ্ধান্ত লোৱা যন্ত্ৰই ব্যৱহাৰ কৰে।
1: ইয়াৰ অৰ্থ এই যে এইবোৰ দক্ষ প্ৰণালীতকৈও ওপৰত। ভৱিষ্যতৰ অভিযন্তাসকল, আটাইয়ে অলপ হাঁহি দিয়া। তোমালোক সকলোৱেই ভৱিষ্যতৰ প্ৰণালীসমূহৰ স্ৰষ্টা হ'বা।
3: ছাৰ, মই মুকলিকৈ ক'ব পাৰোঁ নেকি? আপুনি এই আশ্চৰ্যকৰ মানৱ সদৃশ ৰুম্বাক তৈয়াৰ কৰিছে নেকি? ৰুম্বা আমাৰ মহাবিদ্যালয়ৰ আটাইৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
0: চোৱা, এই ধৰণৰ প্ৰণালীবোৰৰ বিকাশ প্ৰক্ৰিয়া এটা সমন্বিত ব্যৱস্থা। প্ৰথমে দক্ষ প্ৰণালীটোৰ সৈতে বিকাশ কৰিব

0: কৰিবলৈ উপযুক্ত হোৱাকৈ সমস্যাটো নিৰ্ধাৰণ কৰিব লাগিব। এইটো এনেকৈ উপস্থাপন কৰিব লাগিব যাতে ধাৰণাটো এই ক্ষেত্ৰ বিশেষৰ জ্ঞানৰ পৰিধিত থাকে। ইয়াৰ পাছত ইয়াৰ এটা আদি ৰূপ সাজি উলিয়াব লাগিব। পৰৱৰ্তী সময়ত ইয়াৰ লগত জড়িত ক্ষেত্ৰ বিশেষৰ জ্ঞান ইফ এলছ দেন নিয়মাৱলী কিছুমানেৰে উপস্থাপন কৰিব লাগিব। ইয়াৰ পাছত পৰীক্ষা নিৰীক্ষা আৰু আদি ৰূপটোৰ সংস্কৰণ। এই প্ৰক্ৰিয়াৰ অন্তত দক্ষ প্ৰণালীটো প্ৰস্তুত হৈ উঠে।
1: প্ৰফেছৰ ৰিতেশ, কি কি ক্ষেত্ৰত এই প্ৰণালী ব্যৱহাৰ কৰিব পাৰি?
0: আচলতে ব্যৱহাৰৰ ক্ষেত্ৰসমূহ বৰ বহল, যেনে কেমেৰাৰ লেন্সৰ নিৰ্মাণ, গাড়ীৰ আৰ্হি নিৰ্মাণ, এনেধৰণৰ বহুতো কথা। স্বাস্থ্য ক্ষেত্ৰত ৰোগ ধৰা পেলোৱা আৰু অস্ত্ৰোপচাৰ কৰাবিলাকো ইয়াৰ অন্তৰ্ভুক্ত। তেনেদৰে পেট্ৰল পৰিবাহী পাইপলাইনত থকা বিজুতি, তেল নিৰ্গত হোৱা স্থান বা অৱস্থা ইত্যাদিৰ ওপৰত চকু ৰখা, সৌৰ্যবৃত্তি ধৰা পেলোৱা, ধন হৰলকি কৰা, বেংকৰ ভুৱা লেনদেন ইত্যাদি ধৰা পেলোৱা, ষ্টক মাৰ্কেট, বিমান যাতায়াত, বয় বস্তুৰ ৰপ্তানি আমদানিৰ সময়সূচীৰ নিৰ্ণয়, এই ধৰণৰ বহু কামত ইয়াক লগাব পাৰি।
1: সঁচাকৈয়ে আমাৰ অভিযন্তা আৰু বিজ্ঞানীসকল বিস্ময়কৰ। তেওঁলোকে এই যন্ত্ৰসমূহ নিৰ্মাণ কৰিছে, তেওঁলোক প্ৰশংসাৰ পাত্ৰ।
2: এই প্ৰশংসা আমাৰ ভৱিষ্যত প্ৰতিভাৰ বাবেও প্ৰযোজ্য, বিশেষকৈ আৰুচি আৰু ঋত্বিকৰ বাবে।
0: এইবোৰৰ সুবিধা কল্পনাতীত আৰু নিৰ্মাণ মূল্য তেনেই সীমিত। মানুহতকৈ ইহঁতৰ ভুল কৰাৰ মাত্ৰা বৰ কম। কোনো ভাগৰ, ক্লান্তি, আৱেগ ইত্যাদি প্ৰদৰ্শন নকৰাকৈ এইবোৰে অহৰহ কাম কৰি গৈ থাকে।
1: প্ৰফেছৰ ৰিতেশ,
0: কওক,
1: মই আমাৰ প্ৰতিভাৱান অভিযন্তাসকলক লৈ আৱেগিক হৈ পৰিছো।
2: ছাৰ, আপুনি বৰ প্ৰতিভাৱান, আমি আটায়ে আপোনাক প্ৰণাম জনাইছো।
0: মোৰো শুভেচ্ছা থাকিল তোমালোক সকলোলৈকে। যিদিনা তোমালোক সকলোৱে এই ক্ষেত্ৰখনক নতুন উচ্চতালৈ লৈ যাব পাৰিবা, সেই দিনটোলৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম।
1: আপোনাৰ আশীৰ্বাদে ইহঁতৰ বাবে অনুঘটকৰ ভূমিকা পালন কৰিব। প্ৰফেছৰ ৰিতেশ, আমি আহিছো।
0: হয়।
1: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একাদশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল প্ৰবাল কুমাৰ শৰ্মা, উৎপল বৰা, ঋতুপৰ্ণ দাস, পৰিণীতা শইকীয়া, মেলোডি পাটগিৰি আৰু কৃতাঞ্জলি বৰ্মন। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ইফ দেন এলছ, এই নিয়মাৱলী কি? পুনৰ কৈ দিছো, ইফ দেন এলছ নিয়মাৱলী কি? দ্বিতীয় প্ৰশ্ন, দক্ষ প্ৰণালীবোৰ কি? দক্ষ প্ৰণালীবোৰ কি? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে প্ৰেৰণ কৰক এই ঠিকনালৈ gsass@gmail.com। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাৰ পৰা হিন্দীত আৰু 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জাগৃতি শৰ্মা।

এতিয়া প্ৰধান বাতৰিসমূহ হৈছে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98লৈ বৃদ্ধি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ নগাঁও জিলাৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন আৰু মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় জিলাৰ কেইবাটাও অঞ্চলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত ব্যৱস্থা পৰ্যালোচনা। শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সবিশেষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জৰীপত অংশ লোৱা তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলক আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয় ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। 10 ছেপ্টেম্বৰৰ ভিতৰত বানৰ ফলত হোৱা সামগ্ৰিক ক্ষয় ক্ষতি আৰু ইয়াৰ পুনৰ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় পুঁজিৰ স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই অনুসৰি চৰকাৰী নীতি নিয়মৰ অধীনত বান প্ৰভাৱিত লোকসকলক যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কোনো ব্যক্তি বা পৰিয়াল যাতে জৰীপৰ পৰা বাদ নপৰে আৰু প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত নহয় তাৰ বাবেও চৰকাৰে সম্পূৰ্ণ নিখুঁতভাৱে জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব দিব বুলি মন্তব্য কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98লৈ বৃদ্ধি পাইছে। বৰ্তমান 55টা সাহায্য শিবিৰত 10,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ইপিনে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট জলসম্পদ বিভাগে জনোৱা মতে জিলাখনৰ ধনচিৰি, গেলাবিল আৰু দৈয়াং নৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত আছে। প্ৰশাসনে নৈ কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বান প্ৰভাৱিত ভালেমান অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ ডিজু, কলং আদি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত চামগুৰি ৰাজহ চক্ৰৰ 23খন গাঁও জলমগ্ন হৈ পৰিছে। মন্ত্ৰীগৰাকীয়ে গটঙা, চাকিটোপ, খলিহামাৰী আৰু মিছাগাঁও পৰিদৰ্শন কৰি সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, সংশ্লিষ্ট LRS আৰু গাঁও প্ৰধানসকল উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে বানপীড়িত লোকসকলৰ মাজত চলি থকা সাহায্য বিতৰণ প্ৰক্ৰিয়াৰো পৰ্যালোচনা কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমীয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজসাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেঙাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড়ৰ লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰো বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ ভাগত ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিয়লিলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা

বৈঠকত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলায়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হ'ব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মাৰ আজি উপজা দিন। শৈশৱতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰা সুদক্ষিণা শৰ্মাই উপজা ঘৰখনতো সংগীতৰ বিশেষ পৰিৱেশ লাভ কৰিছিল। তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভগ্নী হোৱা হেতুকে সৰুৰে পৰাই ঘৰতে সংগীতৰ চৰ্চা কৰিছিল। মাথো 10 বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈতকণ্ঠত নাহৰ ফুলে নুহুৱাই, বিশ্বৰে চন্দে চন্দে আদি বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টিত কণ্ঠ নিগৰাইছিল। তেওঁ ভূপেন হাজৰিকাৰ সৈতে ভালেমান গীতত কণ্ঠ নিগৰোৱাৰ লগতে মণিৰাম দেৱান বুল ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপেও গীত গাইছিল। সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 2002 চনত এগৰাকী শিল্পীয়ে স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 2023 চনত এগৰাকী শিল্পীৰ মৃত্যু হয়। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে যোৱা নিশা অভিযান চলাই তামোলপুৰৰ বঙালীপাৰাৰ পৰা হাতী দাঁতৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত 2 লোকক আটক কৰে। ধৃত লোক 2 তামোলপুৰৰ নিবাসী গৌহম বসুমতাৰী আৰু স্বদৌমা বডিমাতাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোক 2 পৰা প্ৰায় 4 কেজি ওজনৰ 2 হাতী দাঁত উদ্ধাৰ কৰে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে লোক 2 হাতী দাঁত 2 বহু পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰীৰ চেষ্টা চলাইছিল। পাছত বিশেষ কাৰ্যবাহিনীয়ে হাতী দাঁত 2 সৈতে অন্যান্য জব্দকৃত সামগ্ৰী বন বিভাগৰ হাতত অৰ্পণ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 এই 2 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। গুৱাহাটীৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত কাইলৈ সপোন মাধুৰী দত্ত সোঁৱৰণী ছাত্ৰীৰ একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিত হ'বলগীয়া এই প্ৰতিযোগিতা 16 বছৰৰ পৰা 24 বছৰ বয়সৰ ছাত্ৰীৰ বাবে মুকলি থাকিব। লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰথম 3 প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। লগতে আন এগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীসকলে প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ 600018761 আৰু 99572157300 নম্বৰত যোগাযোগ কৰিব পাৰিব। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ বিয়লি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটি স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁয়ে বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ প্ৰবীণ সাংবাদিক, সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত মমং ডাইক, 2026 বৰ্ষৰ সাংবাদিক কমলা শইকীয়াৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব। আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্ষিতা ৰামৰাজ আজি মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ হৈছে। অস্মিতাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ হিনা আকেচিক 20-22, 21-15, 21-19 গেমত পৰাজিত কৰিছিল। একেদৰে ৰক্ষিতাই তানভি শৰ্মাক 18-21, 21-19, 21-18 ব্যৱধানত পৰাভূত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4 জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 বৃদ্ধি। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ নগাঁও জিলাৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন আৰু মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় জিলাৰ কেইবাটাও অঞ্চলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত ব্যৱস্থা পৰ্যালোচনা। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী নৃত্যশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে কস্তুৰীমা দাসে।
1: নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ এই ন প্ৰতিভা অনুষ্ঠানটি। আজি আমাৰ মাজত উপস্থিত আছে এনে এগৰাকী কুশীলব যিগৰাকীয়ে বৰ্তমান মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। তেওঁ হৈছে ভায়োলিনা হাজৰিকা। ভায়োলিনা, আপোনাক আমাৰ আজিৰ অনুষ্ঠানটোলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।
2: নমস্কাৰ বা, প্ৰথমে ধন্যবাদ জনাইছোঁ মোক আজি এই অনুষ্ঠানটিলৈ মাতি অনাৰ বাবে। অনুষ্ঠানটি মই আগতেও শুনিছোঁ, গতিকে আজি ইয়াত থাকিবলৈ পাই খুব আনন্দিত হৈছোঁ।
1: ধন্যবাদ। যিহেতু এগৰাকী সন্তানৰ বাবে নিজৰ ঘৰখনেই সপোন আৰু সংস্কাৰৰ প্ৰথম ঠিকনা, গতিকে প্ৰথমে আপোনাৰ সেই ঘৰখনৰ বিষয়ে আমি জানিব বিচাৰিম।
2: হয়, মোৰ ঘৰত প্ৰথমে দেউতা, মা আৰু বা আছে। সৰুৰ পৰাই দেউতা চাকৰিৰ সূত্ৰে বাহিৰতেই থাকিছিলে। বাহিৰতে মানে কি আৰু, পৰিয়ালৰ পৰা দূৰত, তেজপুৰত থাকিছিলে তেখেতে। গতিকে সৰুৰ পৰা মই মা আৰু বাৰ লগতেই ডাঙৰ হৈছোঁ বেছিভাগ সময়। আৰু মোৰ জন্ম এনেই হৈছিলে দলগাঁৱত, দৰং জিলা। তাৰপিছতে তাৰপৰা আমি মঙলদৈত আহিলোঁ। মঙলদৈত মোৰ স্কুলীয়া শিক্ষা, মই 4 মই তাতে আছিলোঁ। তাৰপিছত আকৌ আমি গুৱাহাটীলৈ ফাইনেলি শ্বিফ্ট হ'লোঁ। গতিকে এই গোটেই যাত্ৰাটোত মা আৰু বাটো মোৰ লগত আছেই। মোৰ নাচ হওক বা মোৰ যিখিনি মোৰ ইণ্টাৰেষ্ট আছে, সকলোতে মোক মা আৰু বাই সদায় অনুপ্ৰেৰণা যোগাই আহিছে।
1: নিশ্চয়, আচলতে আপোনাৰ ঘৰখনৰ সেই কথা জানিব পাই খুবেই ভাল লাগিছে। পোনপ্ৰথমে জানিব চেষ্টা কৰিম আপোনাৰ শৈক্ষিক জীৱনৰ সম্পৰ্কে।
2: সৰুকালটো মই যেনেকৈ ক'লোঁ, 6 বয়সলৈকে দলগাঁৱতে আছিলোঁ। তাতো আমাৰ আচলতে পৰিয়ালটো এখৰ নাম ধৰ্ম আমাৰ দেউতা, গতিকে সৰুৰ পৰাই নামঘৰৰ লগত জড়িত। সৰুৰ পৰাই নামঘৰতে খেলি ধূলি ডাঙৰ হৈছোঁ। গতিকে তেনেকেই দলগাঁৱৰ দিনকেইটা বুলি ক'বলৈ গ'লে মোৰ নামঘৰেই মনত পৰে। তাৰপাছত মঙলদৈলৈ আহিলোঁ। মঙলদৈত স্কুলীয়া জীৱন, তাতে লগ বন্ধু, খেল ধেমালি, সেইখিনিয়ে আৰু স্মৃতি বুলি ক'বলৈ গ'লে। তাৰপিছত তাতে মই নৃত্য প্ৰথম আৰম্ভ কৰিছিলোঁ, সেই বিষয়ে ক'ম। তাৰপাছত প্ৰথম বাক দেখিয়েই শিকিছোঁ, নাচিছোঁ, তেনেকৈ খেলা ধূলা তাৰ মাজেৰে আৰু। তেতিয়া ইমান বস্তুবিলাক তেনেকৈ ভবা নাই যে কিবা বস্তু মই প্ৰফেচনেলি কৰিম বা এইটোৱেই আগুৱাই লৈ যাম জীৱনত, তেনেকৈ ভবা নাই। তেতিয়া ভাল লাগে কাৰণে কৰোঁ। তাৰপিছতে পঢ়া শুনাও তেনেকৈ দলগাঁৱত, ধৰি লওক একেবাৰে সৰুকালটোহে আছিলে, গতিকে তাতে ইমান তেনেকুৱা পঢ়াৰ লগত জড়িত একো হোৱা নাই। অংগনবাদীত গৈছোঁ আৰু তাতে। তাৰপিছত মঙলদৈত আহি মই মহৰ্ষি বিদ্যা মন্দিৰ, তাতে পঢ়িছিলোঁ ক্লাছ 4। গতিকে মোৰ একেবাৰে ফাউণ্ডেশ্যনেল যিখিনি শিক্ষা, সেইখিনি মই মঙলদৈতে গ্ৰহণ কৰিছোঁ। তাৰপিছত 5 ক্লাছ 5 পৰা মই গুৱাহাটীত, গুৱাহাটীৰো মহৰ্ষি বিদ্যা মন্দিৰতে পঢ়িছিলোঁ। আমাৰ আগতে ৰাজগড়ত আছিলে স্কুলখন, এতিয়া পানীখাইটিত স্থিত। তাৰপৰাই মই মেট্ৰিকুলেশ্যন তাৰপৰাই পাছ কৰিছোঁ। গতিকে মোৰ গোটেই শিক্ষাখিনি মহৰ্ষিৰ পৰাই মই কৰিছোঁ। আৰু মই ভাবোঁ যে মোৰ সেই স্কুলীয়া শিক্ষাটোৱে মই আজি যি হয়, মই আজি যিগৰাকী মানুহ, তাত বহুত এটা ডাঙৰ প্ৰভাৱ আছে। মোৰ শিক্ষকসকল, তেওঁলোকে মোক যিখিনি দিছে, আৰু মহৰ্ষিত আমি আমাৰ কালচাৰটো বহুত শিকোঁ। তাতে আমাৰ মেডিটেশ্যনৰ পৰাই হওক, আমাক গীতা পঢ়াইছিলে তাত, ভাগৱত গীতা, লগতে তেনেকৈ আমি হনুমান চালিচা আমি সদায় মাতোঁ। গতিকে আমাৰ সংস্কৃতিটোৰ বিষয়ে আমি বহুতখিনি তাতে শিকিছোঁ, আৰু লগতে যিখিনি আমাৰ চিলেবাছ সেইখিনিও ভালদৰে তাতে শিকায়। গতিকে মোৰ শিক্ষাটো, মই ভাবোঁ যে মোৰ শিক্ষাটোৱে মোক বহুতখিনি আগুৱাই নিয়ে। আজি মই মোৰ চিন্তাধাৰাটো যি ধৰণে আজি গঠন লৈছে তাত।
1: এতিয়া তুমি ক'ত পঢ়ি আছা?
2: এতিয়া মই কটন ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰি আছোঁ ইকনমিক্স ডিপাৰ্টমেণ্টত। মই হায়াৰ ছেকেণ্ডেৰী কটনৰ

0: প্ৰায় কৰা। 10 পাছ কৰি মই চিধা কটনতে এতিয়ালৈকে মোৰ শিক্ষা গ্ৰহণ কৰি আছোঁ।
1: এনেদৰে অব্যাহত থাকক। আৰু যি আপুনি ক'লে যে সেই শৈক্ষিক জীৱনৰ প্ৰথম কালচোৱাতে আপুনি এই সকলো গীতা হওক, হনুমান চালিচা হওক, বিভিন্ন সংস্কৃতিৰ দিশত এক আগৰণুৱা প্ৰতিষ্ঠানত আপুনি পাঠগ্ৰহণ কৰি নামভৰ্তি কৰি আজি এই পৰ্যায় পাইছেহি, গতিকে শুনি আচলতে নিশ্চয় ভাল লাগিলে। আপোনাৰ বৰ্তমান আপুনি যি সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ আছে সকলোৱে গম পাইছে, ময়ো গম পাইছোঁ, কিন্তু কোনটো ক্ষেত্ৰৰ লগত আপুনি বৰ্তমান জড়িত হৈ আছে?
0: হয়, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা সত্ৰীয়া সংস্কৃতিৰ লগত মই জড়িত, বিশেষভাৱে সত্ৰীয়া নৃত্য। আৰু আজিৰ পৰা সৰুৰ পৰাই আচলতে মই সত্ৰীয়া নৃত্য শিকি আছোঁ, কিন্তু মাজত ধৰি লওক মোৰ গোটেই যাত্ৰাটোত অলপ ব্ৰেকো আহিছিলে, কিন্তু এতিয়াও মই সত্ৰীয়া নৃত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।
1: এই সত্ৰীয়া নৃত্যৰ যি বীজটো, এই বীজটো আপোনাৰ মনত বাৰু কোনে ৰোপণ কৰিছিল?
0: একেবাৰে যেতিয়া প্ৰথম আৰম্ভ কৰোঁ তেতিয়াতো সত্ৰীয়া বা তেনেকৈ একো সিমানটো মানে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো নাছিলে, সিমানটো বুজি পোৱা নাছিলোঁ, কিন্তু নাচি ভাল পাওঁ। একেবাৰে প্ৰথমতেতো মাহঁতে ভাবিছিলে যে মোক গান শিকাব, কাৰণ বায়ে নাচে মোৰ, বায়েও সত্ৰীয়া নৃত্য শিকিছে, গুণীন কৰিছে তেখেতে, গতিকে মোক তাৰমানে গানত দিয়া ইচ্ছা আছিলে মাহঁতৰ, কিন্তু মই মানে গানত মোৰ মানে তেতিয়া ইণ্টাৰেষ্ট নাছিলে। এতিয়া ভাবোঁ যে গানটো শিকিব লাগিছিলে, কিন্তু তেতিয়া মানে ইমান ইণ্টাৰেষ্ট নাছিলে, ভাবিছিলোঁ সাজি কাচি নচাটো বেছি ভাল আৰু, কিন্তু একেবাৰে সৰুতে অলপ লাজুকীয়া আছিলোঁ। গতিকে মই নাচটোৰ প্ৰশিক্ষণ মই বহুত দেৰিকৈ লৈছোঁ, বহুত দেৰিকৈ মানে কি আৰু আজিকালিতো একেবাৰে খোজকাঢ়িব পৰা হ'লেই শিকে, সিমান সৰুতেও মই নাই শিকা, তেতিয়া মই এনেই নাচিছিলোঁ। তাৰপিছত মোৰ বায়ে যেতিয়া শিকে সত্ৰীয়া, তেতিয়া মই চাই থাকোঁ, দেখি দেখি পেলাই ঘৰত তাৰমানে মই ধৰি লোৱা নাচি থাকোঁ নিজৰ ভাগত আৰু, কিন্তু বাহিৰত নাচিবলৈ মোৰ লাজ লাগে। গতিকে মা আৰু বায়ে সদায় মোক আগুৱাই দিবলৈ চেষ্টা কৰে যে তুমি নাচা, তুমি ভাল নাচি ভাল পোৱা। তেনেকৈ প্ৰথম স্কুলত নাচিলোঁ, চবেই সেনেকৈ স্কুলতে আৰম্ভ কৰে সকলোৱে। তাৰপিছত আগতে এতিয়াও হয় মংগলদৈত, সেইটো খুব মই দেখিছিলোঁ দেই, গুৱাহাটীত অলপমান কম দেখিছোঁ, কিন্তু মংগলদৈত খুব আছিলে আধুনিক নৃত্য প্ৰতিযোগিতা
1: বিহুৰ সময়ত বিভিন্ন দিৱসৰ সময়ত
0: খুব আধুনিক নৃত্য প্ৰতিযোগিতা হয় বেলেগ বেলেগ মঞ্চ। তেতিয়া সৰুতে মোক ইন্দ্ৰজিৎ হাজৰিকা ছাৰ বুলি এগৰাকী আছিলে মংগলদৈত, এতিয়াও তেখেত আছে চাগে, বহুত দিন কানেকশ্যন তেনেকৈ নাই, নোহোৱা হৈ গ'ল, কিন্তু মনত পৰে মোৰ এতিয়াও। তেখেতে মোক শিকাই দিছিলে কিছুমান গান, আলি ঢাকি পৰশা লিকি, তাৰপিছত তেও ঢুলীয়া, তেনেকুৱা পুৰণি পুৰণি গীতবিলাকত মোক শিকাই দিছিলে। তেতিয়া খুব তেনেকুৱা আধুনিক নৃত্য কৰিছিলোঁ মই। তাৰপিছতে এবাৰ আধুনিক নৃত্য প্ৰতিযোগিতা এখনত মোৰ বাৰ গুৰু, আমি ভানু আণ্টি বুলি কওঁ, মংগলদৈৰ ভানু ডেকা চুহৰীয়া বাইদেউ, তেওঁক চিনিয়ে পায় সকলোৱে সত্ৰীয়া নৃত্যৰ, তেখেতে বিহুও কৰে, তেখেত আছিলে জাজ। তাৰপিছত মই নাচি অহাৰ পিছত মাক কৈছে আৰু যে তোমাৰ সৰু ছোৱালীজনী দেখোন ভাল নাচে, তুমি লৈ আহিবাচোন স্কুলত। তেনেকৈ মই প্ৰথম গৈছিলোঁ, কিন্তু সত্ৰীয়াটো নাচিবলৈ মোৰ ভয় লাগিছিল, কিয় বা নাজানো, মানে বিহুটোত যিটো ফূৰ্তি পাওঁ সত্ৰীয়াটোত অলপ ভয়, গতিকে প্ৰথম মই সত্ৰীয়া শিকা নাছিলোঁ, প্ৰথম মই বিহু নাচিছিলোঁ। তাৰপিছত লাহেকৈ তেওঁ মানে এনেকৈ চলে বলে কৌশলে মোক সত্ৰীয়াটোলৈ লৈ আনিলে, গতিকে সত্ৰীয়াৰ লগত প্ৰথম মোক চিনাকি তেখেতেই কৰাই দিছে, যদিও মই বাৰ জৰিয়তে শিকিছোঁ, তেওঁৰ পৰা দেখি দেখিয়ে মই প্ৰথম নাচিব শিকিছোঁ, কিন্তু সত্ৰীয়াটোক মোৰ লগত চিনাকি ভানু মেমে কৰাই দিলে, আমি আণ্টি বুলিয়ে মাতোঁ সৰুৰ পৰা, ভানু আণ্টি, তেখেতে মোক প্ৰথম চিনাকি কৰাই দিছিলে সত্ৰীয়াৰ লগত।
1: আৰু এতিয়াতো সত্ৰীয়াৰ লগতে জড়িত, সত্ৰীয়া সাধনাতে ব্যস্ত হৈ থকা যায়, যিহেতু আপুনি পঢ়ি আছে সমান্তৰালভাৱে সত্ৰীয়া সংস্কৃতিৰ সাধনাতো ব্যস্ত হৈ আছে, গতিকে দুয়োটা যাত্ৰা আপুনি এক কৰি কেনেদৰে বাৰু আগুৱাই গৈছে?
0: হয়, মই প্ৰশ্নটোলৈ আহিম, তাৰ আগতে মই কৈ দিওঁ যে মোৰ আৰু সত্ৰীয়াৰ মাজত বহুত গেপ আহিছে, মানে আমি যেতিয়া মংগলদৈৰ পৰা গুৱাহাটী আহিছিলোঁ তেতিয়া মোৰ নাচটো এৰ খাই গৈছিল। তাৰপিছতে তেনেকৈ ভানু আণ্টিও মাক কয় যে নাচটো তাইক নেৰাবা, তাই নাচে যেতিয়া তাইক তুমি কিবা এটা হ'লেও দিবা। তাৰপিছতে গুৱাহাটীত আহি তেতিয়া চিনি নাপাওঁ কাকো ইয়াতে ধৰি লোৱা ক'ত বা কি, তেতিয়া আমি মই শিকিছিলোঁ আৰু। তাৰপিছত আগতে আমাৰ স্কুলখন ৰাজগড়ত আছিলে নহয়, সেই বিল্ডিংটোতে সুৰ সংগমখন আছিলে যিখন আমাৰ মৰমী মেমহঁতৰ স্কুল, তেতিয়া সেইখন দেখি মোৰতো আৰু একো নাই যে মই সত্ৰীয়াই শিকিম বা এইটো নাচেই শিকিম, মোৰ খালী নাচৰ লগতহে জড়িত হ'ব মন বা নাচটো ভাল পাওঁ, নৃত্য ভাল পাওঁ। তেতিয়া মই সুৰ সংগমত কথক শিকিছিলোঁ, কথক শিকিলোঁ এবছৰ, সেইটোতো তাৰপিছত মোৰ ঘৰত দেউতা অলপমান বেমাৰ হ'ল কিবা কিবি ঢেৰ, মাজত আকৌ মোৰ গেপ হৈ গ'ল, গেপ হ'ল তেনেকৈ থাকিল আৰু, এতিয়া স্কুলতে নাচোঁ। তাৰপিছত খুব দুখ লাগে কেতিয়াবা কেতিয়াবা, ভাবিলে যে মোৰ নৃত্যটো মোৰ পৰা আঁতৰি গ'ল নেকি তেনেকৈ। মোৰে মোৰ লগৰ আৰু তাইক মই বেষ্ট ফ্ৰেণ্ড বুলি

0: কওঁ, স্কুলৰ পৰা একেলগে আমি পঢ়িছোঁ, নম্ৰতা গোস্বামী, তাই সত্ৰীয়ান আছে একে মোৰ লগতে। তেতিয়া নম্ৰতাই এবাৰ বাহিৰত প্ৰগ্ৰাম কৰিবলৈ গৈছে, তেতিয়া মোক কৈছিলে যে এনেকৈ লাইভ হ'ব, তই চাবি নেকি? মই চাওঁ চাম চাম। তাৰপিছত 7টা বজাত আছিলে লাইভটো, মই মানে 6:30 পৰা ফোন চোন আগত থৈ বহি গৈছোঁ আৰু, যে চাম আৰু নাচ।
1: হাজো
0: খাজুৰাহত আছিলে এইটো প্ৰগ্ৰাম, মোৰ এতিয়াও মনত আছে। তাৰপিছতে মই লাইভটো চাইছোঁ আৰু প্ৰথম যেতিয়া এণ্ট্ৰি কৰিছে, এতিয়া মোৰ গুৰু শ্ৰী অনিতা শৰ্মা মেম, তেখেত তাইৰো গুৰু, মই তাইৰ থ্ৰুদিয়েই তেখেতক পাইছোঁ। গতিকে প্ৰথম যেতিয়া তেওঁলোকে এণ্ট্ৰি কৰিছে, মোৰ মানে একদম চকু পানী ওলাই গ'ল। মোৰ মানে এনেকুৱা লাগিল যেন মই ইয়াত কিয় বহি আছোঁ, মোৰো শিকিব মন, ময়ো তাত থাকিব লাগিছিল। সেইদিনাখন মই মাক কৈছোঁ যে মা, আকৌ এবাৰ শিকিব পাৰিলে ভাল আছিলে। কিন্তু সেই কথাখিনি তাতেই মানে শেষ হৈ গ'ল আৰু, আকৌ পিছত সেইখিনি কথা নাই পতা। তাৰপিছত লকডাউনৰ সময়তো চবেই ভিডিঅ' বনায়, খুব ৰীল বনাইছিলোঁ। তেতিয়া মই আৰু নম্ৰতাই ৰীল এটা বনাইছিলোঁ ডান্সৰ, আৰু আমাৰ মানে এইটো আছে স্বভাৱ যে আমি কিবা এটা কৰিলে মেমক দেখাওঁ, আমাৰ মেমক দেখাওঁ। গতিকে তাই তেতিয়া সেই তাই আৰু মোৰ নাচটো মেমক দেখাইছিলে। তেতিয়া মেমে তাইক ক'লে আৰু যে হেৰি, তাইকো লৈ আহিবা তুমি স্কুললৈ, তাই ইমান ভাল নাচিছে, তেতিয়া লৈ আহিবা। তেতিয়া তাই মোক কৈছিলে, জান তোক আমাৰ মেমে এনেকৈ মাতিছে, তই আহিবিচোন আহিবি এনেকৈ খুব জোৰ কৰি ক'লে আৰু, তই আহিবি একো নহয়। যে মোৰ ভয়ো লাগিছে, যাম কিবা হয়, চিনিও নাপাওঁ। আৰু তেতিয়া এনেকুৱা, আৰু সেই সময়খিনিত মই কিন্তু বিচাৰি থকা নাছিলোঁ, মানে ক'ৰবাত শিকোঁ, ক'ত বা স্কুল আছে কি আছে বিচাৰি থকা নাই। সেইখিনি সময় মোৰ ওচৰলৈ ভগৱানে মানে মোক নিজে নিজে সেই সময়টোলৈ ঠেলি দিলে। তাৰপিছত মেমৰ ওচৰলৈ গ'লোঁ, লাহে লাহে লাহে লাহে মই এতিয়া মেমৰ লগত শিকি, তেখেতে মোক এতিয়াও পথটো দেখাই নি আছে। আৰু সত্ৰীয়া মই সেই এবছৰ মঙলৈ যে শিকিছিলোঁ, সেইখিনি জাষ্ট মোৰ সেই চিনাকিটোহে, মই যে ক'লোঁ সেই চিনাকিটোহে হ'ল মই সত্ৰীয়াৰ লগত। কিন্তু সত্ৰীয়াৰ বিষয়ে মই ইমান একো গম পোৱা নাছিলোঁ বা বুজিও পোৱা নাছিলোঁ, তেতিয়া সৰু আছিলোঁ। গতিকে মোৰ এই সত্ৰীয়া জাৰ্ণিটোত আজি যে মোক ইয়ালৈ আপুনি মাতি আনিছে সত্ৰীয়াৰ লগত জড়িত বুলি, এই গোটেইখিনি আচলতে মোৰ গুৰুৰ ওপৰতেই যায়। তেখেতক মই যিটো গড মাদাৰ বুলি কয়, মই তেখেতক গড মাদাৰ বুলিয়ে কওঁ মোৰ, কাৰণ মই ভাবোঁ সেই সময়খিনিত মেমেও এগৰাকী শিষ্যা বিচাৰি থকা নাছিল যে শিষ্যা এগৰাকী লাগে মোক, বা ময়ো সেই সময়খিনিত বিচাৰি থকা নাছিলোঁ যে মোক গুৰু লাগে। কিন্তু কিবা প্ৰকাৰে মোৰ এনেকুৱা ফিল হয় ভগৱানে যেন আমাক মিলাই দিলে। এই মিলনটো মানে মোৰ সেইকাৰণে এনেকুৱা লাগে যেন আমাৰ ডেষ্টিনিয়ে আছিলে এইটো। সেইকাৰণে মই খুব ইম'শ্যনেল হওঁ সদায় মেমৰ কথা ক'লে বা জাৰ্ণিটোৰ কথা ক'লে। গতিকে আজি তেখেতৰ লগতে মই আছোঁ, আৰু এই পঢ়াৰ লগত মই আমি কেনেকৈ মেনেজ কৰোঁ সেই বস্তুটো আমাক মেমে শিকায়। আৰু মানে মই ভাবোঁ যে আমি বহুত ভাগ্যৱান আমি সকলো যে আমি মেমৰ নিচিনা এগৰাকী গুৰু পাইছোঁ, কাৰণ তেখেতে অকল নৃত্যটো আমাক শিকোৱা নাই, নৃত্যৰ লগতে জীৱনৰ কথা আমাক বহুত শিকাইছে। কেনেকৈ আমি জীৱনত আগুৱাই যাব লাগে, আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ কথাসমূহ কেনেকৈ আমি সকলো মেনেজ কৰিব লাগিব। এগৰাকী তুমি যেতিয়া নৃত্যশিল্পী হ'বা, এতিয়াও আমি শিকিহে আছোঁ, এগৰাকী শিল্পী হ'বৰ কাৰণে কি কি প্ৰয়োজন? অকল তুমি নৃত্যটো কৰিলেই নহ'ব, তুমি তাৰ লগত পঢ়া শুনা কৰিবই লাগিব, তুমি তাৰ লগত তোমাৰ নিজৰ কামখিনি কৰিবই লাগিব। কিন্তু সেইখিনি কৰিছোঁ মানে এনেকুৱা নহয় যে মোৰ নৃত্যলৈ সময় নাই, তুমি সেইখিনি মিলাবই লাগিব। তুমি যদি শিল্পী হ'ব বিচাৰা, তুমি যদি আৰ্টিষ্ট হ'ব বিচাৰা, গতিকে সেই কথাখিনি আমি মেমকো দেখিছোঁ, মেমে কেনেকৈ, আৰু মেমৰ লগত থকাটো মানে আমাৰ গুৰুগৃহত থকাৰ নিচিনা লাগে। যদিও আমি আমাৰ ঘৰতে থাকোঁ, কিন্তু আমি বেছি সময় মেমৰ লগতেই থাকোঁ। মেমে ভাত বনাই বনাই নাচ ভাবি থাকে, তেনেকৈ ধৰি লওক কাম কৰি কৰি আমাৰ লগত কথা পাতি থাকে, মেমৰ সেই লাইফষ্টাইলটো আমি দেখিছোঁ। গতিকে তাৰ পৰাই আমি অনুপ্ৰেৰণা পাওঁ, ইনস্পায়াৰ হওঁ আমি মেমৰ পৰাই বহুত। গতিকে সেই পঢ়া শুনাৰ লগত মিলাই আমি নাচটো কেনেকৈ আগুৱাই নিম, নৃত্যটো বা আৰু বাকী যি আছে সকলোখিনি তেখেতে আমাক দেখুৱাই যায়, শিকাই যায়।
1: আপোনাৰ ব্যক্তিগত জীৱনত তেনেকুৱা কোনো প্ৰত্যাহ্বান আহিছে নেকি, যে নৃত্য আৰু পঢ়া শুনা বা বিভিন্ন কাম কাজৰ মাজত কেতিয়াবা?
0: প্ৰত্যাহ্বান তেনেকৈ মই অনুভৱ কৰা নাই বৰ্তমানলৈকে, কাৰণ এতিয়াতো পঢ়িয়ে আছোঁ, গতিকে দিনত ক্লাছ কৰোঁ, সন্ধিয়া হ'লে মেমৰ ওচৰলৈ যাওঁ, আকৌ ৰাতি হ'লে আহি পঢ়া কাম কৰোঁ, আকৌ ধৰি লওক যিখিনি মেমে শিকালে সেইখিনি আহি পেলাই আকৌ আমি প্ৰেক্টিচ যিটো কৰোঁ। গতিকে প্ৰত্যাহ্বান মই এতিয়ালৈকে মোৰ ক্ষেত্ৰত অনুভৱ কৰা নাই। পৰীক্ষা ক্ষেত্ৰত হ'লেও আমাৰ ধৰি লওক আগতে অলপ চলপকৈ চাই থওঁ, পঢ়ি থওঁ, বা পৰীক্ষাৰ আগত মেমেও আমাক প্ৰেছাৰ নকৰে, সেইখিনি সময়ত প্ৰেছাৰ নিদিয়ে যে নাচিবই লাগিব নাচিবই লাগিব। কিন্তু আমি সেইটো এতিয়া মোৰ অনুভৱ হৈছে আমি শিকি গৈছোঁ যে কেনেকৈ পঢ়াৰ লগত নৃত্যটো আমি বজাই ৰাখিব পাৰোঁ। গতিকে মই সেইটো প্ৰত্যাহ্বান এতিয়ালৈকে অনুভৱ কৰা নাই। ভৱিষ্যতে হয়তো যেতিয়া অলপ

0: চাকৰিৰ কথা আহিব পাৰে, হয়নে? যেতিয়া আকৌ আমি অলপ কেৰিয়াৰ অৰিয়েণ্টেড কথালৈ যাম, তেতিয়া হয়তো ক'ৰবাত নহয় ক'ৰবাত মই অলপমান সময়ৰ সেইখিনি প্ৰত্যাহ্বান দেখিব পাৰোঁ, কিন্তু বৰ্তমানলৈকে
1: অহা নাই। আৰু যিখিনি সময় এই সময়খিনিত যি কথা আপোনাৰ পৰা শুনিলোঁ, যিদৰে আপুনি সকলো কথা আমাক ভালদৰে বুজাই দিলে, এই কথাখিনি শুনি আমাৰো এনেকুৱা ভাৱ হোৱা নাই যে কেতিয়াবা প্ৰত্যাহ্বানে আপোনাক নৃত্যৰ পৰা একাষৰীয়া কৰি পঠাব বা পঢ়া শুনা চাকৰিৰ পৰা একাষৰীয়া কৰি পঠিয়াব। গতিকে এই যাত্ৰা এনেদৰে অব্যাহত থাকিব আপোনাৰো, আমি তাৰে কামনা কৰিম। এতিয়া জানিব বিচাৰিম, সত্ৰীয়া নৃত্য কৰে আপুনি, আমি গম পালোঁ, সত্ৰীয়া সংস্কৃতিৰ লগতে এতিয়া জড়িত হৈ আছে, কিন্তু ইয়াৰ বাহিৰেও আপুনি কি কৰি ভাল পায় বা আজৰি সময়ত আপুনি কেনেকৈ কটাব বিচাৰে বাৰু?
0: নৃত্য আচলতে মই এটা এটা কথা কওঁ, সৰুকালৰ পৰাই মই টানি আনিছোঁ দেই। সৰুতে মই নাচি যে ভাল পাওঁ সেইটো মানে মই গম নাপাওঁ, মই এনেধৰণে নাচি থাকোঁ বা মোৰ সেই গাত ক'ৰবাত নহয় ক'ৰবাত নাচটো আছে, সেইটো মাহঁতে বা বাহঁতে দেখা পায়। কিন্তু মোৰ সৰুৰ পৰা ইণ্টাৰেষ্ট খুব বেছি মানে অভিনয়, মই নাটক বিৰাট ভাল পাওঁ। আগতে চিৰিয়েল চালোঁ, মই এতিয়াও বাহঁতে জোকাই চিৰিয়েলখন চাই থাকোঁ নহয় মাহঁতৰ লগত, ধৰি লওক চিৰিয়েলখন শেষ হ'ল, তাৰপিছৰখিনি মই ভাবি ভাবি এক্টিং কৰি খেলোঁ, মানে সেইটো খেলি থাকোঁ অকলে অকলে, মোক কোনো লগ নালাগে। তো মই সেই খেলোঁতে সেই সৰুৰ পৰাই মই কিবা নাটক কৰি থাকোঁ নিজে নিজে, গতিকে সেই অভিনয়ত মোৰ এটা বিৰাট ৰাপ এটা আছে সৰুৰ পৰাই। কিন্তু মই কেতিয়াও আনুষ্ঠানিকভাৱে শিকা নাই, সুযোগ পোৱা নাই, মানে সুযোগ বিচাৰিলে পালোঁহেঁতেন কিজানি, কিন্তু কেতিয়াও ময়ো আগবঢ়া নাই সেইটো হয়। কিন্তু এতিয়া কটনলৈ অহাৰ পাছত, কটনত মই বহুতখিনি সুযোগ পাইছোঁ নাটক শিকিবলৈ, তাতে নাটক প্ৰথম শিকিছোঁ কৰিছোঁ, আৰু তাৰ পাছত ৰিচেণ্টলি মই অবিনাশ ছাৰৰ লগতো এখন নাটক কৰিলোঁ, তেনেকৈ গুণাকৰদেৱ গোস্বামী ছাৰৰ লগতো মই এখন নাটক কৰিলোঁ। গতিকে নাটকটো মই শিকিবলৈ খুব ইচ্ছা কৰোঁ আৰু মোৰ য'ত খুব এটা ৰাপ আছে। আৰু লগতে এতিয়া যিহেতু সত্ৰীয়া নৃত্য কৰি আছোঁ, তাৰ লগতে আমি খোলটো লাহেকৈ শিকিবলৈ আৰম্ভ কৰিছোঁ, কাৰণ তাল মান সেইখিনি আমাৰ খুবেই প্ৰয়োজন। গতিকে নৃত্যৰ লগতে খোলটো যদি অলপ অলপ শিকি থাকিব পাৰোঁ তেতিয়া ভাল বুলি ভাবোঁ, সেইকাৰণে খোলটো আৰম্ভ কৰিছোঁ শিকা।
1: নাটকৰ কথা ক'লে, লগতে অভিনয়ৰ সেই ধাউতিটোৰ কথা ক'লে আমাক, লগতে এতিয়া ক'লে খোলৰ কথা, খোল শিকি থকাৰ কথা। গতিকে আমি এই সুযোগ কেতিয়াও হেৰুৱাব নিবিচাৰোঁ, খোলটো আনিছে গতিকে আমি শুনিব বিচাৰিম খোল বাদন।
0: হয়, খোলটো বজোৱাৰ আগতেই মই দুটামান কথা কৈ দিওঁ। খোলটো যিহেতু মই শিকি আছোঁ গতিকে খুব বেছি পাৰফেক্টলিটো বজাবলৈ পৰাগৈ নাই, কিন্তু শিকি আছোঁ যিহেতু অকণমান। আমাক মই এতিয়া খোলৰ শিক্ষা গ্ৰহণ কৰি আছোঁ শ্ৰী পংকজ বৰুৱা ছাৰৰ তত্ত্বাৱধানত। গতিকে তেখেতে শিকোৱা শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ পৰিতালখন মই অকণমান বজাই দিছোঁ।
1: ঠিক আছে।

0: যিটো পৰিতালৰ গামান আৰু ঘাটটো মই বজালোঁ বৰ্তমান।
1: আচলতে সঁচাকৈ মহাপুৰুষ গুৰু দুজনাই দি যোৱা আমাৰ এই অনবদ্য সৃষ্টি আমি নৱপ্ৰজন্মই যদি জীয়াই নাৰাখোঁ তেনেহ'লে কোনে জীয়াই ৰাখিব? এই কথাটো মানি চলি ইমান সুন্দৰকৈ সত্ৰীয়াৰ চৰ্চা অব্যাহত ৰাখি প্ৰত্যেকটো বস্তু শুদ্ধ ৰূপত জানিবলৈ, বুজিবলৈ, বজাবলৈ, লগতে নৃত্য কৰিবলৈ ইমান সুন্দৰকৈ চৰ্চা অব্যাহত ৰাখিছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ কৈছোঁ যে আমি যদি জীয়াই নাৰাখোঁ মহাপুৰুষীয়া এই সংস্কৃতি কোনে জীয়াই ৰাখিব? গতিকে ভাল লাগিলে। মহাপুৰুষীয়া কথা যিহেতু আহি আছে, গতিকে সাহিত্য সংস্কৃতি মহাপুৰুষীয়া শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ বাবে নৱপ্ৰজন্ম হিচাপে কি কৰা উচিত আমি জানিব বিচাৰিম আপোনাৰ ধাৰণাৰে।
0: প্ৰথমে আচলতে আমি এই বস্তুটো জনাৰ, বুজাৰ খুবেই দৰকাৰ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যিখিনি দি থৈ গৈছে এটা বিশাল ভাণ্ডাৰ। তেওঁ জীৱনকালত কৰা যিখিনি সৃষ্টি,

0: গোটেইখিনি আমাৰ জীৱনকালত আমি শিকি শেষ কৰিব নোৱাৰোঁ, ইমান এটা ডাঙৰ ভাণ্ডাৰ তেওঁ আমাক দি থৈ গৈছে। অকল সত্ৰীয়া বুলি ক'লে অকল নৃত্যটো নহয়, সত্ৰীয়া বুলি ক'লে অকল সংগীত নহয়, গীত নহয়, তাত সাহিত্য বহুত আছে। যিটো আপুনি ক'লে মহাপুৰুষে সাহিত্য, তাত বহুত সাহিত্য আছে, আমি সেইখিনি পঢ়ি তাৰ বিষয়ে জানি সেইখিনি আচলতে এটা বহুত ডাঙৰ বিশাল এটা বিষয়। গতিকে সেইখিনি শিকাৰ প্ৰথমতে ইচ্ছাটো আমাৰ নতুন প্ৰজন্মৰ সেইটো থকাটো উচিত। আৰু মই ভাবোঁ যে এতিয়া আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে নৃত্য শিক্ষাৰ ক্ষেত্ৰত মই ভাবোঁ অভিভাৱকসকলেও সত্ৰীয়াটো প্ৰাধান্য দিছে। তেওঁলোকে এতিয়া, মই বহুত সৰু সৰু ল'ৰা ছোৱালী আমাৰ নেমৰ ডান্সৰ স্কুলত, অভিনয় ছ'চাইটি যিখন আমাৰ স্কুলৰ নাম, তাতেও আমি দেখোঁ একেবাৰে সৰু মাত ফুটিছে তেনেকুৱা ল'ৰা ছোৱালীও আহে শিকিবলৈ। গতিকে সেইটো ভাল লাগে দেখি যে অভিভাৱকসকলেও আগুৱাই দিছে সত্ৰীয়া নৃত্যটো বা সত্ৰীয়াৰ বিষয়ে, সত্ৰীয়া সংস্কৃতি আচলতে আমাৰ গোটেই সংস্কৃতিটো শিকাৰ বাবে তেওঁলোকক আগুৱাই দিছে। কিন্তু তাৰ উপৰিও এনেকুৱা বাধ্যবাধকতা নাই যে অকল সত্ৰীয়া নৃত্য কৰা সকলেহে বা সত্ৰীয়া বা বৰগীত গোৱাসকলেহে যে সত্ৰীয়া সংস্কৃতিটো জনা উচিত বা সেইখিনি আগুৱাই নিয়া উচিত। এই যিটো দায়িত্ব, সেই দায়িত্ব আমাৰ নৱপ্ৰজন্ম সকলোৰে আছে। সাহিত্যৰ লগত জড়িত তেওঁলোকেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই সৃষ্টিখিনি জনাটো উচিত, হয়নে? তেনেকৈ আমাৰ যিখিনি ইতিহাসৰ ল'ৰা ছোৱালী আছে তেওঁলোকেও জনাটো উচিত। তেনেকৈ প্ৰত্যেকটো বিষয়তে আচলতে আমি জনাটো উচিত। আৰু বিষয় নহ'লেও আমাৰ নিজৰ সংস্কৃতিটো ধৰি ৰাখিবলৈ আচলতে নৱপ্ৰজন্মটো বিৰাট এটা দৰকাৰী কথা। এতিয়া আমি যিটো কওঁ যে বাহিৰৰ সংস্কৃতিটো আদৰি লোৱাটো বেয়া কথা নহয়, কিন্তু তাৰ লগতে নিজৰ সংস্কৃতিটো ধৰি ৰাখি সেইটো জানি, তাক জানিব চেষ্টা কৰি বুজি, সেই আমাৰ নিজৰ যিটো আমাৰ পৰিচয় তাক আগুৱাই নিয়াটোও আমাৰ কৰ্তব্য। গতিকে মই ভাবোঁ যে আমি যেতিয়া এনেকুৱা বহুত, এতিয়া আৰু আপোনালোকেও দেখিবলৈ পায় ছ'চিয়েল মিডিয়াতো বহুত আছে, বাহিৰত ফৰেন কাণ্ট্ৰিবিলাকতো আমাৰ সত্ৰীয়াটো বা আমাৰ সত্ৰীয়া সংস্কৃতি, অসমীয়া যিটো আমাৰ সংস্কৃতি, সেইটো বহুত প্ৰচাৰ হয়। আমাৰ তাতে থকা যিখিনি অসমীয়া মানুহ তেওঁলোকে খুব জানিবলৈ চেষ্টা কৰে, আৰু তাতে থকা নন এছামিজ যিখিনি আছে, অনা অসমীয়া, তেওঁলোকেও জানিব চেষ্টা কৰে। গতিকে আমি যদি জীয়াই নাৰাখোঁ, তেতিয়াহ'লে সেই বস্তু আমি উলিয়াই কেনেকৈ লৈ যাম? আৰু মই ভাবোঁ যে আমি যদি আমাৰ ৰুটছখিনি পাহৰি যাওঁ, তেতিয়াহ'লে আমি ক'ৰবাত হেৰাই যাওঁ। আজি কিবা এটা বস্তু ট্ৰেণ্ড এটা আহিছে, আমি ট্ৰেণ্ডটো ফ'ল' কৰি কিবা এটা বস্তু ভাল পাইছোঁ, সেই বস্তুটো কিন্তু সদায় চিৰকালৰ বাবে নহয়। চিৰকালৰ বাবে আমি আমাৰ পৰিচয়টো ধৰি ৰাখিব লাগিব। গতিকে তাৰ বাবে আমি আমাৰ সংস্কৃতিটো জনাটো দৰকাৰ। আৰু আমি যদি আজি বাহিৰত যাওঁ, সেই তাৰে মানুহসকলে যদি আমাক সোধে তুমি ক'ৰ পৰা আহিছা, তোমাৰ সংস্কৃতিটোৰ বিষয়ে কোৱা, আমি যদি তেতিয়া নাজানো ক'বলৈ, সেইটো আমাৰ বাবে লাজৰ কথা হ'ব। গতিকে মই অনুৰোধেই কৰিছোঁ আজি ইয়াৰ পৰাই যে সকলো, আচলতে আমাৰ অভিভাৱকসকলৰো এইটো এটা দায়িত্ব যে নিজৰ ল'ৰা ছোৱালীক আমাৰ সংস্কৃতিৰ বিষয়ে জনোৱাটো। যদিও ইংলিছ মিডিয়ামত পঢ়োঁ, আৰু ইংলিছ মিডিয়ামতো হয়, ময়ো ইংলিছ মিডিয়ামত পঢ়া, মই কোৱা নাই সেইটো, কিন্তু তথাপি কিছুমান হয়তো স্কুলত নহ'বও পাৰে। গতিকে অভিভাৱকসকলৰো সেইটো এটা দায়িত্ব যে ল'ৰা ছোৱালীক শিকোৱাটো আমাৰ সংস্কৃতিৰ বিষয়ে। অকল স্কুলত দি দিলে সেইখিনিতে দায়িত্ব শেষ হৈ নাযায় বুলি মই ভাবোঁ। গতিকে আমাৰো এতিয়া, আমি ডাঙৰ হৈছোঁ, ছ'চিয়েল মিডিয়া, আজিকালি সকলো বস্তুৱেই এভেইলেবল, গতিকে নিজেই নিজৰ সংস্কৃতিটোৰ বিষয়ে জানিব চেষ্টা কৰাটো মই ভাবোঁ এটা পাৰ্ট।
1: আৰু সেইকাৰণে আচলতে কোৱা যায় শিপাক পাহৰি কোনো কাম কৰিলে আচলতে সেই কামটো কেতিয়াও সফল নহয়,
0: একেবাৰে
1: শিপাক খামুচি আমি ধৰিবই লাগিব। শিপাডালক লৈহে আমি আগুৱাই যাব পাৰিম, তাৰ পাছতহে আমাৰ গছজোপা হ'ব, ঠাল ঠেঙুলি হ'ব। গতিকে সকলোখিনি আদৰি লোৱাটো, আমাৰ পৰিচয়টো লৈ আমি গৌৰৱ অনুভৱ কৰাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে এই ক্ষেত্ৰত ইমান সুন্দৰ এটা মতামত আগবঢ়োৱাৰ বাবে আচলতে সঁচাই ভাল লাগিছে, আমি সুখী অনুভৱ কৰিছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া জানিবলৈ চেষ্টা কৰিম যে আপুনি যিহেতু নৃত্যৰ লগত জড়িত, বৰ্তমান অসমতে নৃত্য বিভিন্ন ঠাইত কৰিছে নে বাহিৰতো আপুনি গৈছে?
0: নাই, অসমৰ বাহিৰতো আমি নৃত্য প্ৰচাৰ কৰিছোঁ। মোৰ গুৰুৰ সৈতে মই বিভিন্ন জেগাত গৈছোঁ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবলৈ। অলপতে আমাৰ যিটো AI সামিট হ'ল দিল্লীত, তাতেও আমি সত্ৰীয়া নৃত্য কৰি আহিছোঁ। লগতে বিভিন্ন ঠাইত, তেনেকৈ কুম্ভমেলাত আমি কৰিছোঁ সত্ৰীয়া নৃত্য আমাৰ গুৰুৰ লগত। গতিকে আমি বিভিন্ন জেগাত, ক'ৰবাখিনিত মই নিজেও গৈছোঁ, ক'ৰবাখিনিত হয়তো মই নাই যোৱা, মোৰ গুৰুৱে গৈছে, কিন্তু সত্ৰীয়াটো তেনেকৈ চলি আছে। অকল আমাৰ অসম বা ভাৰততে নহয়, ভাৰতৰ বাহিৰতো বিভিন্ন দেশত সত্ৰীয়াটো এতিয়াও প্ৰচাৰ হৈ আছে।

0: জানিব চেষ্টা কৰিম। যেতিয়া বাহিৰলৈ যোৱা হয় নৃত্যৰ বাবে, যেতিয়া অসমক প্ৰতিনিধিত্ব কৰি যোৱা হয়, অসমৰ কথা সুধিলে অসমৰ কথা কেনেদৰে প্ৰকাশ কৰিব মন যায় বা মনলৈ কেনেকুৱা ভাৱ আহে বাৰু? যেতিয়া বেলেগে অসমখনৰ কথা সোধে, যেতিয়া সত্ৰীয়া নৃত্যটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰে, তেতিয়া
1: বিৰাট ভাল লাগে আচলতে। এই প্ৰশ্নটোৰ পৰা মোৰ এটা কথা মনলৈ আহিছে, আমি এবাৰ যেতিয়া কুম্ভমেলাত গৈছিলোঁ, আমি ঠিক নৃত্য প্ৰদৰ্শন কৰি নামিছোঁ আমি মঞ্চৰ পৰা, তেতিয়া আমাৰ ওচৰলৈ মহাৰাষ্ট্ৰৰ মুম্বাইৰে হ'ব দেই, মুম্বাইৰ মানুহ কেইগৰাকীমান আহিছে আৰু তেওঁলোকে মানে ইমান ফূৰ্তি পাইছে, তেওঁলোকে মানে কান্দিছে আৰু, আহিছে আমাৰ ওচৰত সেইফালে কৈছে ইমান ভাল লাগিল, আজি প্ৰথম এনেকুৱা এটা বেলেগ এটা দেখিছোঁ সত্ৰীয়া। ভাৰতনাট্যম বা কথক হয়তো দেখি থাকে, কিন্তু সত্ৰীয়াটো যদিও প্ৰচাৰ হৈ আছে, হয়তো সকলো মানুহে নাই পোৱা এতিয়া বস্তুটো, গতিকে তেওঁলোকে দেখি ইমান ভাল পাইছে। আৰু মই এই কথাটো খুব ছাৰপ্ৰাইজিং হয়, মই আচৰিত পাওঁ যে আমাৰ সত্ৰীয়া নৃত্যটো বা সত্ৰীয়া যিখিনি আমাৰ কণ্টেণ্ট বিষয়, সেই বিষয়খিনি বুজিবলৈ খুব সহজ, খুবেই সহজ। আমি এতিয়া কৃষ্ণৰ লীলা যেতিয়া দেখুৱাই আছোঁ, তাত আমাৰ যিখিনি বৰগীত বাজি আছে বা যিখিনি আমাৰ মিউজিক, আমাৰ যিটো সংগীত, সেই সংগীতখিনি বুজি আমাৰ যিখিনি অভিনয়, আমাৰ যিটো নৃত্য, সেই নৃত্যটো সকলোৱে আদৰিবলৈ সহজ পায়। গতিকে সেইকাৰণে মই ভাবোঁ যে বাহিৰতো আমি যেতিয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ যাওঁ, আমাৰ অডিয়েঞ্চখিনিয়ে খুব সহজতে বস্তুটো ল'ব পাৰে আৰু আমাৰ ওচৰলৈ যেতিয়া আহে, তেওঁলোকে আৰু সেই বস্তুটো জানিবলৈ ইচ্ছা কৰে যে বস্তুটো ক'ৰ হয়, কেনেকৈ হয়, মানে ইমান ধুনীয়া, ইমান বুজি, আৰু যিকোনো বস্তু এটা বুজি পালে সেই বস্তুটো জানিবলৈ বেছিকৈ মন যায়। কিবা এটা যদি আমি বস্তু বুজি পোৱা নাই, তেতিয়াহ'লে হয়তো ইমান গুৰুত্ব নিদিব পাৰে। কিন্তু সত্ৰীয়া বস্তুটো, যদি মই অকল সত্ৰীয়াৰ কথা ক'ব যাওঁ, ইমান সুন্দৰ আৰু ইমান সহজ বুজিবলৈ যে আমি সেই ৰেছপন্সটো খুব ভাল পাওঁ। আৰু অসমৰ কথা লাহেকৈ তেনেকৈ কোনেও অসমৰ কথা জানিবলৈ নাহে, আজিকালি চবেই গম পাইছে, অসমৰ কথা চবেই গম পাইছে, কিন্তু সেই যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁ, খুব গৌৰৱ অনুভৱ কৰোঁ। আৰু সত্ৰীয়াটো নাচি মঞ্চৰ পৰা নামি আহিলে নিজকে বিৰাট ভাল লাগে যে মহাপুৰুষজনে আমাক ওপৰৰ পৰা আশীৰ্বাদ দি আছে।
0: যেতিয়া বাহিৰলৈ যোৱা হয় বা অসমৰো বিভিন্ন ঠাইলৈ যোৱা হয়, তোমালোকে বৰ্তমান এই সাধনা অব্যাহত ৰাখিছা, চৰ্চা অব্যাহত ৰাখিছা, গতিকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছা নেকি এই ক্ষেত্ৰত, যিহেতু দূৰ দূৰণিলৈ যোৱা হয় বা অসমৰে বিভিন্ন ঠাইলৈ যাবলৈ, এতিয়া গুৱাহাটীৰ পৰা যাবলৈও বেলেগ এখন জিলালৈ, তেতিয়াই কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি বিভিন্ন ক্ষেত্ৰত?
1: দূৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হোৱা নাই তেনেকৈ, কাৰণ সেইখিনি আচলতে এতিয়া আমি যিটো পৰ্যায়ত আছোঁ, আমি এতিয়াও শিষ্যা, গতিকে যিখিনি অসুবিধা মই সেইকাৰণে সেইটো বিষয়ে বহুতকৈ ক'ব নোৱাৰিম চাগে, কাৰণ সেইখিনি অসুবিধা অলৰেডি আমাৰ গুৰুৱে সেইখিনি ছল্ভ কৰে বা তেখেতে সেইখিনি সমাধা কৰি আমাক আচলতে সেইখিনি কেতিয়াও এতিয়ালৈকে ফেচ কৰিব দিয়া নাই। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে বাহিৰত আমাৰ নাচটো যিমান, আমাৰ নৃত্যটো, আমাৰ সংস্কৃতিটো যিমান চেলিব্ৰেট কৰে, সিমান হয়তো আমাৰ অসমতেই অলপ কম। আমাৰ অসমত হয়তো যিটো শাস্ত্ৰীয় নৃত্য, সেই শাস্ত্ৰীয় নৃত্যক লৈ সাধনাটো অলপ কম যেন মোৰ অনুভৱ হয়। সেই বস্তুটোত, সেই ক্ষেত্ৰটোত মই ভাবোঁ যে চৰকাৰে হয়তো আৰু বহুতখিনি কাম কৰিব পাৰে, কাৰণ বাহিৰত এতিয়া আমি যেতিয়া যাওঁ, যিবিলাক মিউজিক ফেষ্টিভেল হয় বা ডান্স ফেষ্টিভেল হয়, সেইখিনি বেছিভাগে চৰকাৰী ডান্স ফেষ্টিভেল থাকে, তাৰ গভমেণ্টে কৰে, ধৰি লওক এতিয়া আমি খাজুৰাহত যাওঁতে খাজুৰাহ ডান্স ফেষ্টিভেল, তাত গভমেণ্ট জড়িত হৈ থাকে, তেনেকুৱা ধৰণৰ কিছুমান ইনিচিয়েটিভ, তেনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ অসমতো হয়তো পাতিব পাৰে। সেই ক্ষেত্ৰত যদি আৰু অলপ চৰকাৰে বা এই গোটেই বিষয়টোৰ লগত জড়িত সকলে যদি, আৰু বিষয়ববীয়াসকলে যদি অলপ চিন্তা সাধনা কৰে, মোৰ মতে আৰু অলপ আমি আগুৱাই নিব পাৰিম গোটেই সংস্কৃতিটো। কিন্তু তেনেকৈ দূৰলৈ যোৱাৰ ক্ষেত্ৰত বা অহাৰ ক্ষেত্ৰত আমাক সমস্যাৰ সন্মুখীন হ'বলৈ এতিয়ালৈকে দিয়া নাই। এইখিনি কিবা যদি সমস্যা হয়, সেই সমস্যাখিনি আমাৰ গুৰুসকলে সমাধান কৰি আমাক লৈয়ে যায়, গতিকে হয়তো ডাঙৰ হ'লে আমি সেইখিনি বস্তু বুজি
0: পাওঁ, এটা ভাল লগা কথা আছে।
1: হয় হয়,
0: আৰু সৰুৰ পৰা যিহেতু এই ক্ষেত্ৰতে জড়িত হৈ থকা গম পাইছোঁ, মাজত কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, মাজত অলপ গেপ পৰিব পাৰে, তথাপিও এই ক্ষেত্ৰতে বৰ্তমান চৰ্চা অব্যাহত ৰাখিছে আপুনি। গতিকে এটা কথা আমি জানিব চেষ্টা কৰিম, প্ৰথম যেতিয়া আমি সত্ৰীয়া নৃত্য শিকোঁ, তেতিয়া মূল সত্ৰীয়া নৃত্যৰ ভেটিয়ে হৈছে মাটি আখৰা। মাটি আখৰা আমি শিকোঁ, শিকিব গুৰুসকলেও সকলোকে শিকাবলৈ চেষ্টা কৰে, সকলোৱে শিকায়, আৰু সেই মাটি আখৰা আৰু বৰ্তমান বিশেষকৈ সেই আগৰ পৰা চলি অহা যি যোগাসন, বৰ্তমান যোগাসন আৰু মাটি আখৰা, এই দুইটাৰ মাজত এক

0: এৰাব নোৱাৰা সম্পৰ্ক। গতিকে যোগাসন আৰু মাটি অখৰা বস্তুটো দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে, এই ক্ষেত্ৰত কি ক'ব আপুনি?
1: হয়, এইটো আচলতে সেইটোৱে মই যিটো ক'লোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰোঁতে এই আটাইখিনি দিশ ইমান ভালকৈ চালি জাৰি চাই এই এটা জীৱনকালতে আমিও এতিয়া তেখেতো আমাৰ নিচিনা নহয়, তেখেত বাৰু ভগৱানৰ ৰূপ আছিলে কিন্তু তথাপি তেখেতো মানুহেই আছিল। কিন্তু এতিয়া আমি কিবা এটা কৰিব গ'লে হয়তো কোনোবাখিনিত আমি ৰৈ যাওঁ, কোনোবা ক্ষেত্ৰত আমাৰ কিবা এটা বস্তু এৰখাই যায়, কিন্তু তেওঁৰ কথা ভাবিলে আচৰিত লাগে যে সকলোখিনি দিশ তেওঁ ইমান ভালকৈ

0: মহাপুৰুষীয়া যিটো সংস্কৃতি, যে তেখেতে যোগাসনৰ পৰা আৰম্ভ কৰি আমাৰ জীৱনটো, আমাৰ লাইফষ্টাইলটো কেনেকৈ ভাল কৰিব পাৰি, সেইটো সময়ত হয়তো এতিয়া কানেক্টিভিটি যেনেকুৱা তেনেকুৱা আগতে নাছিলে। গতিকে যোগাসন আমাৰ ইয়াৰে গাঁৱে ভূঞে মানুহ কিমান অৱেৰ আছিলে সেইটো আমি নাজানো। গতিকে তেওঁ গোটেই ভাৰতত তেওঁ ঘূৰি তেখেতে সকলোৰ পৰা জ্ঞান আনি তেখেতে যে আমাৰ অসমত এটা অসমীয়া সংস্কৃতিৰ নতুন সৃষ্টি, য'ত তেওঁ যোগাসন, নৃত্য, অভিনয়, ভাওনা, নাটক আছে আমাৰ, সকলোখিনি সামৰি তাতে সাহিত্য লগাই কেনেকৈ আমাক আমাৰ এই লাইফষ্টাইলটো আৰু আগুৱাই নিছে। আমাক হয়তো আমি পিছপৰি আছিলোঁ চাগৈ সেইটো সময়ত বাকী দেশসকলৰ লগত, কিন্তু আমাক যেনেকৈ আগুৱাই আনিলে সেইটো আচলতে এটা বিৰাট ভাবিবলগীয়া কথা। গতিকে হয়, যোগাসনৰ ইপিঠি সিপিঠি বুলি যিটো আপুনি ক'লে, মাটি আখৰা কৰি থাকিলে আমাৰ বডিত ফ্লেক্সিবিলিটি বাঢ়ে, আমাৰ নৃত্যত লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। গতিকে মই ভাবোঁ যে মাটি আখৰাটো সকলোৱে কৰাটো উচিত, আৰু যোগাসনত হয়তো ক'ৰবাত নহয় ক'ৰবাত কিছুমান বস্তু নোৱাৰিব পাৰে বা অলপ যিটো আমি কওঁ ব'ৰ লাগি যাব পাৰে, কিন্তু মাটি আখৰাত আমাক মিউজিক আছে, আমাৰ বোল আছে, তাল আছে, গতিকে সেইটো কৰিবলৈও মানুহৰ ভাল লাগে। গতিকে এইটো বিৰাট এটা ইণ্টাৰেষ্টিং বস্তু যে ইমান ধুনীয়াকৈ তেখেতে মানুহবিলাকৰ মাজত প্ৰচাৰ কৰিছিলে বস্তুটো, যে কেনেকৈ এনজয় কৰিব পাৰোঁ আমি কেনেকৈ বস্তুবিলাক, সেইটো সঁচাকৈ বিৰাট ভাল লগা কথা।
1: নৃত্যৰ মাজেৰে সেই স্বাস্থ্যৰ ক্ষতি নোহোৱাকৈ নৃত্য কৰি লগতে আনন্দত সেই নৃত্যটো কৰি মাটি আখৰা কৰি গোটেই বস্তুখিনি সামঞ্জস্য কৰি কেনেধৰণে তেতিয়াই তেওঁ এই সৃষ্টিটো কৰিছিলে আচলতে সঁচাই এক মানে এতিয়া আমি যদি এই পৰিস্থিতিত থাকি সেই সময়ৰ কথা ভাবোঁ, আপুনি যিহেতু অলপ আগত ক'লে যে এই জীৱনকালত আমাৰ জীৱনকালত তেওঁ যিমানখিনি কৰি থৈ গ'ল সেইখিনি আমাৰ শিকায়ে নহ'ব, শেষ নহয়। গতিকে ঠিক তেনেকুৱা ধৰণৰে কিছুমান কথা, কিছুমান প্ৰসংগ আহি যায়। যিহেতু আপুনি নাটকৰ কথাও ক'লে, মহাপুৰুষীয়া যি নাটক আছে, আৰু যিমানখিনি জানো সত্ৰীয়া নৃত্যৰ লগত, সত্ৰীয়া নৃত্যৰ লগত সেই মহাপুৰুষীয়া নাটকৰ যিসমূহ গীত আছে এই গীতৰ এক সম্পৰ্ক গভীৰ, গতিকে এই ক্ষেত্ৰত কি ক'ব?
0: হয়, আমাৰ বেছিভাগ সত্ৰীয়াৰ যিখিনি আমি শুদ্ধ নাচ বুলি কওঁ, সেই শুদ্ধ নাচখিনি আমাৰ ভাওনাৰ পৰাই অহা, যেনেকে গোপী নাচ হ'ব পাৰে, তেনেকে আমাৰ গোঁসাই প্ৰৱেশৰ নাচ, ঝুমুৰা, এইসকল আমাৰ সেই অংকীয়া তাঁতৰ পৰাই অহা, বা ঝুমুৰা শ্ৰী শ্ৰী মাধৱদেৱে লিখা ঝুমুৰা নাটৰ পৰা অহা। গতিকে মানে এই নৃত্যখিনিহে আমাৰ ভাওনাৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত, একেবাৰে ভিতৰুৱা এটা ভাগ নৃত্যখিনি আমাৰ নাটকৰ ভাওনাৰ এটা ভাগ। গতিকে ভাওনাৰ সেই গীতসমূহ নোহোৱাকৈ, ভতিমা আমাৰ আছে, ভতিমা নোহোৱাকৈ আমাৰ সত্ৰীয়া নৃত্যটো আধৰুৱা আচলতে। আৰু এতিয়া ধৰি লওক আমাৰ যিসকল বৰগীতসমূহ আছে, আমাৰ মহাপুৰুষ দুজনাই লিখি থৈ যোৱা বৰগীতসমূহ আছে, সেই বৰগীতসমূহতো আমি কৰোঁ, কিন্তু আমাৰ যিটো ভেটি, মূল ভেটিটোৱেই আমাৰ ভাওনাৰ লগত, ভাওনাৰ পৰাই
1: জড়িত। জানি খুব বেছি ভাল লাগিল, আৰু ইমানখিনি কথা আপুনি কৈছে যে মাজতে গেপ হৈছে, এতিয়া আকৌ নতুনকৈ শিকি আছে, এই শিকা সময়খিনিত বিভিন্ন ঠাইত আপুনি অনুষ্ঠান পৰিৱেশন কৰিছে, বিভিন্ন ঠাইত আপুনি গৈছে, গতিকে এইখিনি সময়তে ইমান সুন্দৰকৈ আপুনি সকলো জ্ঞান শুদ্ধ ৰূপত আহৰণ কৰি ইমান সুন্দৰকৈ আজি প্ৰকাশ কৰিছে, সঁচাকৈ আমাৰ বহুত বেছি ভাল লাগিছে। এতিয়া ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু জানিব চেষ্টা কৰিম আপোনাৰ।
0: হয়, ভৱিষ্যত পৰিকল্পনা যদি মই প্ৰথমতে পঢ়া শুনাৰ ফালৰ পৰা যদি কওঁ, এতিয়া পঢ়া শুনাখিনি অব্যাহত আছে, সেইখিনি কৰিব লাগিব, গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ্ছ কৰিম, তাৰপিছত চাকৰি চাওঁ। আৰু নৃত্যৰ ক্ষেত্ৰত বা সংস্কৃতিটোৰ ক্ষেত্ৰত যদি কওঁ, প্ৰথমতে মই ভাবোঁ এতিয়া শিকা বহুত প্ৰয়োজন, এতিয়া শিকিবলৈ আৰু বহু বাকী আছে। আৰু শাস্ত্ৰীয় নৃত্য অকল সত্ৰীয়া বুলি নহয়, যিকোনো শাস্ত্ৰীয় গীত বা নৃত্য কেতিয়াও শিকাৰ অন্ত নাই, আৰু শাস্ত্ৰীয় বুলি নহয় আচলতে যিকোনো কথা এটা শিকাৰ অন্ত নাই। আৰু এতিয়া যিহেতু মই শিকিয়ে আছোঁ, গতিকে প্ৰথমতে মই বস্তুখিনি ভালকৈ আহৰণ কৰিবলৈ চেষ্টা কৰিম, আৰু তাৰপিছত তাৰ লগে লগে যেতিয়া পৰিস্থিতি সলনি হয়, সেইমতে মই আমাৰ নৃত্যটো, আমাৰ সংস্কৃতিটো কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত কাম কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ জেনেৰেশ্যন বা আমাৰ আগৰ যিসকল আছে তেওঁলোকে ৰিচাৰ্চৰ কামত বহুত সত্ৰীয়াটোক আগুৱাই লৈ গৈ আছে আৰু ৰিচাৰ্চটো আমাৰ কাৰণে বহুত দৰকাৰ হৈ গৈছে এতিয়া, কাৰণ ৰিচাৰ্চ নকৰিলে আমি সেই বিষয়টোৰ বিষয়ে আৰু ভালকৈ জানিব নোৱাৰিম, গতিকে ৰিচাৰ্চৰ ক্ষেত্ৰতো আৰু কাম কৰিব।

0: পাৰোঁ যদি সেইটো আগুৱাই নিবলৈ চাম। আৰু নিজে ৰিচাৰ্চ নকৰিলেও আৰু ঢেৰ ৰিচাৰ্চ আছে, আমাৰ অলৰেডি আছে, আমি সত্ৰসমূহত যাব লাগে, সত্ৰসমূহৰ পৰা শুদ্ধকৈ সেই বস্তুখিনি, আমাৰ যিখিনি সত্ৰীয়াৰ আমাৰ অলংকাৰ বুলিয়ে যদি কওঁ, যিখিনি আছে সেই বস্তুখিনি শুদ্ধকৈ আমি সত্ৰৰ পৰা শিকাটো মই ভাবোঁ উচিত। গতিকে আমি সত্ৰসমূহত গৈ সেইখিনি আহৰণ কৰিব লাগে, সেইখিনি উলিয়াই আনি তাক কেনেকৈ শুদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ, আকৌ আমাৰ পাছৰ প্ৰজন্মক আমি কেনেকৈ দিব পাৰোঁ, আচলতে সেইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা। কাৰণ আমাৰ সংস্কৃতিটোৱে হৈছে গুৰু শিষ্য পৰম্পৰা, গতিকে এই গুৰু শিষ্য পৰম্পৰাটোত আমি শুদ্ধভাৱে শিকি সেইখিনি আকৌ আগুৱাই আকৌ আমাৰ পৰৱৰ্তী প্ৰজন্মক কেনেকৈ দিব পাৰোঁ সেইটোৰ চেষ্টা থাকিবই। আৰু তাৰ লগতে সময় সাপেক্ষে যিখিনি মোৰ সামৰ্থ্য অনুযায়ী মই যিমান কৰি যাব পাৰোঁ সিমান কৰি যাবলৈ চেষ্টা কৰিম। আৰু শৰীৰ চৰ্চা মাটিয়াখৰাৰ জৰিয়তে যেনেকৈ শৰীৰ চৰ্চাও হয়, গতিকে মই ভাবোঁ যে মোৰ জীৱনটোৱে আচলতে নৃত্য অবিহনে মোৰ জীৱনটো আধৰুৱা, মোৰ নৃত্যই মোৰ জীৱন হৈ গৈছে, গতিকে সেইটোক পাহৰি বা সেইটোক বাদ দি পেলাইতো মই ভাবিবই নোৱাৰোঁ জীৱনটো মোৰ এতিয়া, গতিকে মোৰ লগতেই থাকিব নৃত্য আৰু মই নৃত্যৰ কাৰণে যিমান কৰি যাব পাৰোঁ কৰি যাব চেষ্টা কৰিম।
1: প্ৰথমতেই কৈছিলে বাৰ কথা,
0: হয়,
1: গতিকে বাৰ পৰা অনুপ্ৰাণিত হৈ নৃত্যৰ ক্ষেত্ৰখনলৈ আপুনি আহিলে, বা বৰ্তমান কি কৰি আছে আৰু বায়ে এই সত্ৰীয়া সংস্কৃতিৰ লগত এতিয়া কেনেদৰে জড়িত হৈ আছে?
0: হয়, বা এতিয়া বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত তেখেতে PhD কৰি আছে জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টত। তেখেতে সত্ৰীয়াটো তেখেতে গুণীন কৰিলে সত্ৰীয়া, মাজতে মোৰ নিচিনাকৈ তেওঁৰো অলপ গেপ হৈ গৈছিলে গুৱাহাটীত অহাৰ পাছত, কিন্তু এতিয়া আকৌ তেখেতে আমাৰ গুৰু শ্ৰীমতী অনিতা শৰ্মা মেমৰ ওচৰতে তেখেতে আকৌ এতিয়া আকৌ আৰম্ভ কৰিছে। গতিকে তেখেতেও সেই PhD ৰিচাৰ্চ বা নিজৰ একাডেমিক যিটো জীৱন সেইটোৰ লগতে নাচ নৃত্যটো আগুৱাই নিয়াৰ চেষ্টা কৰি আছে বৰ্তমান।
1: ঘৰখনৰ দুইগৰাকী সন্তানেই সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, বৰ্তমান মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ এই ধাৰা ঘৰখনৰ জৰিয়তে আচলতে অব্যাহত ৰাখিছে বুলি ক'ব লাগিব এক প্ৰকাৰে।
0: দুয়োগৰাকীয়ে সংস্কৃতিৰ লগত জড়িত বুলি যিহেতু আপুনি ক'লে, আচলতে মা আৰু দেউতাই যদিও আনুষ্ঠানিকভাৱে কোনো এটা বিষয়ত শিক্ষা গ্ৰহণ কৰা নাই, তথাপি মা আৰু দেউতাৰ বহুত তাতে ইণ্টাৰেষ্ট আছে। খুব মায়ে ধৰি লোৱা সৰুতে কিজানি শিকাৰ সেই সুযোগটো পালে মায়েও খুব ভালকে শিকিলে হয়, নাচিলে হয়, কিন্তু মই মাৰ সেই ভিতৰত সেইখিনি দেখা পাওঁ। আৰু তেনেকে দেউতাও খুব খোল চোল বজায়, যদিও আনুষ্ঠানিকভাৱে শিকা নাই, গাঁৱততো নামঘৰত শিকায় আগতে, তেনেকে খোল তবলা খুব বজায়, গীত মাতৰ লগত জড়িত, খুব ভাল পায় তেওঁলোকে, গতিকে তেওঁলোকে সদায়ে আমাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে।
1: সেইকাৰণে আচলতে প্ৰথমতেই কৈছো যেন সপোন আৰু সংস্কাৰৰ প্ৰথম ভেটিয়েই ঘৰখন, আৰু সেই ঘৰখনৰ পৰাই আপোনাৰ এই যি যাত্ৰা, এই যাত্ৰা বৰ্তমানলৈকে আগুৱাই গৈ আছে আৰু ভৱিষ্যতলৈ যাব, গতিকে সেই আশা ৰাখিলোঁ আমি। এতিয়া বিহু নাচৰ যিহেতু কথা আপুনি কৈছিলে, গতিকে বিহু নাচৰ ক্ষেত্ৰত আপুনি বৰ্তমান কি কৰি আছে?
0: বিহু মই খুব ভাল পাওঁ, আচলতে ফূৰ্তিত নাচোঁ মই বিহুটো, গতিকে বিহুটো তেনেকৈ মই ফূৰ্তিতেই এতিয়া নাচি আছোঁ। বিহুটো মই তেনেকৈ পেচাগতভাৱে আগুৱাই লৈ যোৱা নাই, বৰ্তমান মই সত্ৰীয়া নৃত্যৰ লগতেই জড়িত, কিন্তু বিহুটো তেনেকৈ কলেজত হওক ইউনিভাৰ্চিটিত হওক কেতিয়াবা কিছুমান অনুষ্ঠানত নৃত্য কৰোঁ, মই নাচোঁ বিহু, কিন্তু তেনেকৈ পেচাগতভাৱে আমাৰ ইয়াতে যি বিহু হয় ধৰি লওক বৰ বিহুৱতী তেনেকৈ মই এতিয়া সেইখিনি কৰি থকা নাই, কিন্তু বিহুটো খুব ভাল পাওঁ আৰু ভাল পাওঁ কাৰণেই বিহু নাচোঁ।
1: বিহু আমাৰ প্ৰাণত আছে, বিহু বুলি ক'লে আচলতে আনন্দ উৎসাহ আৰু লগতে সেই ৰঙৰ বতৰা কঢ়িয়াই আনি পেলাই যিটো মানে উল্লাসত নচা হয় সেইটোৱে আৰু বিহু নাচ। গতিকে বৰ্তমান আমি দেখিব পাইছোঁ যে সত্ৰীয়া নৃত্য হওক বা বিহু নাচ হওক, এই গোটেইখিনি সাহিত্য সংস্কৃতি বিদ্যালয় বিশ্ববিদ্যালয় সকলোতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে, আৰু এই ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মৰ এগৰাকী সত্ৰীয়া নৃত্যৰ চৰ্চা অব্যাহত ৰখা ছাত্ৰী বুলিয়ে কৈছোঁ, আপুনি কি ক'ব?
0: হয়, এইটো এটা বিৰাট আচলতে ভাল লগা কথা যে এতিয়া আমাৰ পাৰফৰ্মিং আৰ্ট বুলি আচলতে এটা বিভাগ এতিয়া বহু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত খুলিছে, অন্তৰ্ভুক্ত কৰিছে, আৰু লগতে পাৰফৰ্মিং আৰ্টৰ কাৰণেও ইউনিভাৰ্চিটি এতিয়া আমাৰ আছে। গতিকে এই যে আমাৰ ছ'চাইটিত এতিয়া এই বস্তুটো যে অনুভৱ কৰিছে যে সংস্কৃতি, নৃত্য, গীত, এইসকলৰ ওপৰত আমি সাধনা চৰ্চাটো এটা যে

0: আনুষ্ঠানিকভাৱে আগুৱাই লৈ যাবলগীয়া এটা বিষয়, সেই বস্তুটো যে অনুভৱ কৰাটোৱে আপোনাৰ কাৰণে আচলতে এটা বহুত ডাঙৰ কথা, যে পাৰফৰ্মিং আৰ্ট এটা ডিগ্ৰী হ'ব পাৰে। আগতে আমাৰ সেই বস্তুটো হয়তো নাছিলে, কিন্তু এতিয়া যে সেই পাৰফৰ্মিং আৰ্টটো এটা ডিগ্ৰী হয়, এইটো এটা বিশাল এটা বিষয় যাৰ ওপৰত চৰ্চাটো খুবেই প্ৰয়োজন। সেই বস্তুটো আচলতে বিৰাট ভাল লগা ভাল লগা এটা কথা। আৰু অকল বিশ্ববিদ্যালয় বুলিয়েই নহয়, এতিয়া বৰ্তমান আমাৰ NEP আহিছে, NEP অহাৰ লগে লগে আমাৰ স্কুলসমূহতো আৰ্ট এডুকেশ্যন বুলি এটা আছে আমাৰ বিভাগ। গতিকে সেই আৰ্ট এডুকেশ্যনৰ জৰিয়তে আমাৰ কেনেকৈ খেল ধেমালি হওক বা নৃত্য গীত মাতেই হওক, এই সকলোৰ জৰিয়তে আমি কেনেকৈ শিক্ষা লাভ কৰিব পাৰোঁ, সেই সকলো বস্তু অন্তৰ্ভুক্ত হৈছে। গতিকে এইখিনিয়ে এটা বিৰাট ভাল কথা। আৰু মই যিটো কয় আমাৰ প্ৰগ্ৰেছিভ থিংকিং, এইটো মই ভাবোঁ এটা বহুত ভাল এটা প্ৰগ্ৰেছিভ থিংকিং, যে আমাৰ এই গোটেই লাৰ্ণিং যিটো প্ৰচেছ, সেইটোত এতিয়া অকল এই ABCD পঢ়ি বা অকল কিতাপ পঢ়িয়ে নহয়, আমি পাৰফৰ্মিং আৰ্ট হিচাপেও বা ভিজুৱেল আৰ্ট হিচাপেও সেইটো শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। এই গোটেই প্ৰচেষ্টাটো এটা বিৰাট ভাল কাম বা প্ৰচেষ্টা বুলি মই ভাবোঁ।
1: ইমান পৰে আমাৰ শ্ৰোতাসকলেও আপোনাৰ কথা শুনিলে আৰু আমিও ব্যক্তিগতভাৱে বহুখিনি উপকৃত হৈছোঁ। ইমান সুন্দৰকৈ নতুন প্ৰজন্মৰ এগৰাকী শিকাৰুৱে ইমান সকলো সাৱলীলভাৱে শুদ্ধ ৰূপত গোটেই বস্তুটোৰ জ্ঞান আহৰণ কৰি আমাকো সেই কোনোবা ক্ষেত্ৰত জ্ঞান বিলাই আজি আমাক কৃতাৰ্থ কৰিল। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু গোটেই ঘৰৰ পৰিয়াল ভালে থাকক আৰু আপুনিও ভালে থাকক।
0: ধন্যবাদ। ময়ো পুনৰবাৰ আকৌ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি এই অনুষ্ঠানটিলৈ মাতি অনাৰ বাবে। আৰু সঁচাকৈ মোৰ বিৰাট ভাল লাগিলে আজি কথা পাতি সকলো বিষয়ৰ ওপৰত। মই এইটো মোৰ প্ৰথম আচলতে এনেকৈ এটা সাক্ষাৎকাৰ নিচিনাই, মই একেবাৰে এক্সাইটমেণ্ট আছিল যদিও অলপ অলপ ভয়ো আছিলে, কিন্তু ইয়াতে আহি মোৰ বিৰাট ভাল লাগিলে। আৰু যিখিনি কথা মই শিকি আহিছোঁ সেইখিনি কথা মই আজি ইয়াতে আমি আলোচনা কৰিলোঁ, খুব ভাল লাগিলে। তাৰ মাজতে যদি কিবা ভুল ভ্ৰান্তি হ'ল মই সকলোৰে ওচৰৰ পৰা সেইখিনি ক্ষমা বিচাৰিম। আৰু লগতে আমাৰ যি শ্ৰোতাসকল আছে তেওঁলোকে যদি কিবা ভুল দেখুৱাই দিয়ে তেতিয়াহ'লে মই খুব ভাল পাম।
1: ধন্যবাদ জনাইছোঁ। আপোনাৰ এই সত্ৰীয়া সংস্কৃতিৰ লগৰ যি যাত্ৰা, এই যাত্ৰা এনেদৰে অব্যাহত থাকক।
0: ধন্যবাদ।
2: ইমানপুৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকাৰ সৈতে কস্তুৰিমা দাসৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

ময়ূৰপংখী চেতিয়াৰ কণ্ঠত অজিত কুমাৰ বৰদলে ৰচিত গীতি শুনিলে। শিল্পীৰ কণ্ঠত এবাৰ শুনক শচীন দাস ৰচিত এটি গীত।

ইমানপৰে ময়ূৰপংখী চেতিয়াৰ কণ্ঠত অজিত কুমাৰ বৰদলৈ আৰু শচীন দাস ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক উস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন, ৰাগ মধুমদ সাৰংগ।

0: ইমান পৰে উস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন শুনিলে। ৰাগ আছিলে মধুমদ সারং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলো হাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনায়। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 লোক আহত হয়। জম্মু কাশ্মীৰত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে।

0: নমস্কাৰ। এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আৰু তেওঁলোকৰ কাম কাজে কেনেদৰে দেশক উপকৃত কৰাৰ লগতে ইয়াৰ প্ৰয়োজনসমূহ পূৰাব পাৰে সেই বিষয়ে নিজকে সুধিবলৈ আহ্বান জনায়। দিল্লীত অৱস্থিত আই আই টিৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ শিক্ষাৰ্থীসকলক এইদৰে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ নিজৰ নিজৰ সময়ৰ কিছুমান নিৰ্দিষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হয় আৰু নিজস্বভাৱে ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ববোধ পালন কৰে। তেওঁ লগতে কয় যে বৰ্তমান শিক্ষা সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীসকলে কৰা কাম কাজে পৰৱৰ্তী 30-35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: तो कुछ लोगों ने सवाल उठाए, कहा गया भारत ये नहीं कर पाएगा, लेकिन आज पहली सेमीकंडक्टर यूनिट्स में प्रोडक्शन शुरू हो चुका है और मैं साफ मानता हूं चिप से लेकर के शिप तक सब कुछ यहीं पर आप ही के हाथों से बनेगा। और कहीं कोई युवा पूरे आत्मविश्वास से कह रहा है फर्स्ट इन माई ब्लड लाइन टू मेक अ चिप इन इंडिया।
0: দেশত নতুন নতুন খণ্ডত যুৱচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতে আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।
1: আজ ভাৰত ইকনমিক সেল্ফ ৰিলায়েন্স, টেকনলজিকেল সেল্ফ ৰিলায়েন্স, ইণ্ডাষ্ট্ৰিয়েল সেল্ফ ৰিলায়েন্স, ऐसे हर सेक्टर में आत्मनिर्भर बनने के लिए काम कर रहा है। यही विकसित भारत की मजबूत नींव का सबूत है। इस मजबूत नींव पर आपको एक भव्य सुंदर विकसित भारत का निर्माण करना है।
0: সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটো পৰিহাৰ কৰিবলৈ আহ্বান জনায়। বৰঞ্চ পূৰ্ৱৱৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। আই আই টি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, আই আই টি দিল্লীৰ বোৰ্ড অৱ গভৰ্ণৰ্ছৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰঙ্গন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4 জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয়ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464 গাঁৱৰ 155,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 লোক আহত হয়। বৈৰাগড়ৰ পৰা চাম্বা অভিমুখী যাত্ৰীবাহী বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আহত 6গৰাকীক চাম্বাৰ পণ্ডিত জৱাহৰলাল নেহৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলানীয়ে জনোৱা মতে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে।

ভূপালত চলি থকা ব্ৰিকছ সাংস্কৃতিক সন্মিলনত অংশগ্ৰহণকাৰী বিদেশী প্ৰতিনিধিসকলে কালি ভূপাল মহানগৰৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। প্ৰতিনিধি দলটোৱে গোহৰমহল, ইকবাল ময়দান আৰু মতি মছজিদ দৰ্শন কৰে। তেওঁলোকে বনবিহাৰ ৰাষ্ট্ৰীয় উদ্যানো দৰ্শন কৰে। তেওঁলোকে উপাৰ হ্ৰদত চিকাৰাৰে নৌকাযাত্ৰা উপভোগ কৰে। দলটোৱে চকবজাৰ, নয়াবজাৰ আৰু ভূপাল হাট পৰিদৰ্শন কৰে। এই বজাৰসমূহত প্ৰতিনিধিৰ দলটোৱে স্থানীয় হস্তশিল্প আৰু সংস্কৃতি প্ৰত্যক্ষ কৰে। ইৰাণ, চীন আদি দেশৰ পৰা প্ৰতিনিধিসকলে ভূপালৰ জনসাধাৰণৰ আন্তৰিক আতিথ্যক প্ৰশংসা কৰে। ইৰাণৰ প্ৰতিনিধিসকলে ভাৰত আৰু ইৰাণৰ মাজত থকা প্ৰাচীন সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে

0: সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে ভাৰতীয় ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই অভিযোগনামা দাখিল কৰিছে। দুয়োজন অভিযুক্তই পঞ্জাব আৰু নতুন দিল্লীত পৰিকল্পিত আক্ৰমণত ব্যৱহাৰৰ বাবে সীমান্তৰ সিপাৰে আই ইডি, আগ্নেয়াস্ত্ৰ আৰু হেৰইন সৰবৰাহৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে। এন আই এৰ মহলিস্থিত বিশেষ আদালতত কালি দাখিল কৰা অভিযোগনামাত গ্ৰেপ্তাৰ হোৱা শুভম কুমাৰ আৰু পলাতক অৱস্থাত থকা জশবীৰ চৌধুৰীৰ নাম উল্লেখ আছে। যোৱা ফেব্ৰুৱাৰীত অমৃতসৰস্থিত ৰাজ্যিক বিশেষ অভিযান কোষে বিস্ফোৰক সামগ্ৰী, ৰিমট কণ্ট্ৰল, বিদেশত নিৰ্মিত কাৰ্টুজ তথা হেৰইনসহ শুভম কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত এন আই এই পঞ্জাব আৰক্ষীৰ পৰা নিজাববীয়াকৈ তদন্তৰ দায়িত্ব লয়। অভিযুক্তজনৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। জম্মু কাশ্মীৰত জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন অংশত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। অৱশ্যে বালতালৰ পৰা পবিত্ৰ গুহা অভিমুখে যাত্ৰা অব্যাহত আছে। আজি পুৱাৰে পৰা 1200ৰো অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ গুহা দৰ্শন কৰে। ইউক্ৰেইনৰ ৰাজধানী ক্ৰিয়েভৰ সন্মুখত যোৱা নিশা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত এটি শিশুকে ধৰি কমেও 3 লোকৰ মৃত্যু হয়। আঞ্চলিক সামৰিক প্ৰশাসনিক মুৰব্বীয়ে জনোৱা মতে আজি নিচেই পুৱা ক্ৰিয়েভৰ পূব প্ৰান্তত চলোৱা এই আক্ৰমণত 3 লোক গুৰুতৰভাৱে আহত হয়। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আজি তেওঁৰ প্ৰথমটো ভ্ৰমণসূচীৰে বেলগ্ৰেডৰ ৰাজধানী ছাৰ্বিয়াত উপস্থিত হয়। খেলৰ বাতৰি। ভাৰতৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিয়নত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 অনুৰ্ধ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19 খেলুৱৈগৰাকী 74.09 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতেই পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনায়। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 লোক আহত হয়। জম্মু কাশ্মীৰত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব। নমস্কাৰ।
1: এতিয়া আগবঢ়াইছো পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতৰ অনুষ্ঠান মৌটুকাৰীৰ মাত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাসকলে মৌটুকাৰীৰ মাত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ এটি গীত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয় ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙি অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে ন বিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধুদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধুদাঙৰ আৱাসিক এলেকাও প্লাৱিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হ'বলগীয়া 32টা ফ্লেটযুক্ত আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰিছে।

0: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ চাউলখোৱাত নিৰ্মীয়মান নলাৰ কাম কাজ পৰিদৰ্শন কৰে। ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা চেঁচা নৈলৈ নিৰ্মাণ কৰি থকা এই নলা সম্পূৰ্ণ হলে ডিব্ৰুগড় নগৰৰ কৃত্ৰিম বানৰ সমস্যা বহু পৰিমাণে লাঘৱ হ'ব বুলি আশা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, মেয়ৰ ডাঃ চৈকত পাত্ৰ, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত শিৱানী জেনেগালৰ লগতে সংশ্লিষ্ট বিভাগৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে বুলি আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জানিবলৈ দিছে। দুলীয়াজান সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি আন এগৰাকী মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে দুলীয়াজানৰ খেৰমিয়া গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুদাম গৃহ পৰিদৰ্শন কৰে। মন্ত্ৰী দুগৰাকীয়ে এই গুদাম গৃহত মজুত থকা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে বুজ লয়। তেওঁলোকে লগতে টেঙাখাটত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰি কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰস্তুতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 94354052 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ বিয়লি গুৱাহাটীৰ উজান বজাৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁয়ে বক্তৃতা দিব। ভাৰতৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰিক্সিতা ৰামৰাজক পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনাবলৈ লৈছো দুৰ্গাময়ী বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে দুৰ্গাময়ী বৰাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও গোলাঘাট জিলাৰ মৰঙী অঞ্চল আজি পুনৰ বানৰ কবলত পৰিছে। 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ নোৱা নদীৰ পানীয়ে ছিঙা মথাউৰি পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ অধীনত মথাউৰিটোৰ মেৰামতি কাৰ্যৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাত নিৰ্মীয়মান নলাৰ কাম কাজ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও আজি দুলীয়াজানৰ খেৰেমীয়া গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুদামগৃহ পৰিদৰ্শন কৰে। মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে মিলি তেওঁ টেঙাখাটত থকা ধান ক্ৰয় কেন্দ্ৰৰ কাম কাজ পৰিদৰ্শন কৰে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উপলক্ষে দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰত জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন অংশত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে আৰু ভাৰতৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব। নমস্কাৰ।
1: লাকে আকাশবাণী ঘটি মহাবাহু জন্মাৰলি আদুন্থু লামজিৰ জুইক লংপ লামজিৰ কে থানপন জিয়াও বাং ৰূপ সিং বে লামজিৰা ঠেপি কে পেষ্টিচাইডচ মাতে ইংকিং কেট কে পাৱিৰ আদৱাই চকিটিকি আহি দিয়ে লং কে পাৰি ডেং আপুথাক লামজিৰ আৰ্জুক সেনা
2: ইংকি ইংকেট কেপাবির আদবাই পেস্টিসাইড লাপেন সক কাটি কি আহি দিয়ালং আহক পেট পেন কাচেপারি ডেংপন পেস পুলতে ইলিতুম কাচুতিকি লো হান থেসেরে থেকুম্বং লাপেন সক আরং আলং কি উনপন পেন কেপানহক আংকি ইংকেট মাতে কেসু আপি আফানসি পুদাম লাহে হয়ে আংকি লাপেন আকেসো পেন কেপাজক জি আফান কারসি আ কেমিক্যাল আফানসি পেস্টিসাইড পুলো পেস্টিসাইড সন্থম আন থাকুন লাকে অর্গেনিক ইনঅর্গেনিক মাতে কেমিক্যাল লাপেন বায়োপেস্টিসাইড বন্তা জাসেমেটকে পিনি কেমিক্যাল মাতে ইনঅর্গেনিক পেস্টিসাইড লাপেন সক কাটি কি আহি দিয়ালং কেরিক কারসি নাংজি আপু থাকলে চেথা

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ, বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাপৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰিৰ মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱানৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহাল আৰু নীলিমা দেৱী উপস্থিত থাকে। বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
2: ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ।
1: শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয় ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তে গোলাঘাট জিলাৰ মৰঙী অঞ্চলত শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান ছিঙি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধোদাঙৰ আৱাসী এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে গৰাখহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বজালি জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে বিভিন্ন দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰক্ষী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে সবিশেষ প্ৰকাশ কৰি জিলা আয়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰে কয় যে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত সমন্বয় সভা

0: ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, 150 বছৰীয়া জয়ন্তী উপলক্ষে বন্দে মাতৰম পৰিৱেশন আৰু শপতগ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী প্ৰশাসন, শিক্ষানুষ্ঠান, NCC আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিব। পৰৱৰ্তী দিনকেইটাত তিৰংগা ৰেলী, চাইকেল সমদল, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকন, দেশপ্ৰেমমূলক গীত আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্ৰাণীৰ পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনৰ্বাসন ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। 2002 চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰ ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালনা হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হ'বলগীয়া 32টা ফ্লেটযুক্ত আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক এটা সুকীয়া পৰিস্থিতি দিয়া, জাতীয় গৌৰৱ গড় সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে।
1: গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে ক'ৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনীৰ নিৰ্মাণৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু 2018 চনত ই মুখ্যত ধৰাতললৈ আহিছিল আৰু আজি নৱম ৰাইজিং ডে আমি ইয়াক পালন কৰিবলৈ সক্ষম হৈছো। আমি গড় সুৰক্ষাৰ ক্ষেত্ৰত বা চোৰাং চিকাৰীৰ ক্ষেত্ৰত আমি জিৰ' টলাৰেঞ্চ, কোনো কাৰণতে আমি কোনো কথাতে কম্প্ৰমাইজ কৰিব নোৱাৰো এই ধাৰণাৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰিছো।
0: দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰা সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VV জিৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু BJPৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। অসমৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতাই কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত

0: চাৰিখন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ অৰ্থাৎ 37 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিব পাৰে নিউজ অন এয়াৰ মোবাইল এপতো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হেমন্ত চাবুক ধৰা, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, নিখিল শৰ্মা, আনোৱাৰ আলী আৰু আয়ুষ্মান জেচি। এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰ দায়িত্বত ৰবেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, আৰু ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়োৱা হৈছে অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত।

প্ৰথমে জনাইছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানৰ বিষয় 2047 চনৰ উন্নত ভাৰতৰ লক্ষ্যৰে VBG ৰামজী। এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত থাকিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03-6126-1876 আৰু 9-4-3-5-4-0-5-2-2-2 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। আগধৰিব অৰূপ কুমাৰ শৰ্মাই। ফোন ইন দৃষ্টিপাত আজি নিশা 8:02। নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত অনুপম চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য লেখনিৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:45 আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে আজি শুনিবলৈ পাব ময়ূৰ পংখী চেতিয়াৰ কণ্ঠৰ গীত। পূবালীৰ সুৰত 7:35 প্ৰচাৰ কৰা হ'ব টিভা গীত।

কিছু সময়ৰ পিছতেই বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ। আজিৰ বিষয় সৰ্বনাম। যুগুতাই আগবঢ়াব অম্লানজ্যোতি দেৱচৌধুৰীয়ে। কৃষক বাণী 6:10 আজিৰ অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকাৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ হিমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আধৰিছে ভাস্কৰ জ্যোতি আচাৰ্য, প্ৰযোজনা উৎপল বৰাৰ। 6:40 কবিতা চাহাৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত। নিয়োগ বাতৰি সময় 7:00, 7:05 বৃন্দগান। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান, চিত্ৰগীত শুনিবলৈ পাব।

এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। পুৱা 10:30 বজাত চেমনীয়াৰ চূড়া অনুষ্ঠানত নলবাৰীৰ মূৰ্চনা সংগীত বিদ্যালয়ৰ চেমনীয়াসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত বানপানীৰ সময়ত হোৱা ৰোগ আৰু প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে ডক্টৰ নৱজ্যোতি দাসৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই। 5:30 বজাত গীতিমালিকা অনুষ্ঠানত মিতালী চৌধুৰী, জয়ন্ত হাজৰিকা, গীতাঞ্জলি গায়ন, দিলীপ দত্ত আৰু পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীত। 7:30 বজাত ডক্টৰ প্ৰদীপ জ্যোতি মহন্তৰ কথিকা ভাৰতৰ সংস্কৃতিলৈ অসমৰ অৱদান। 11:02 বজাত নাটশালা অনুষ্ঠানত অৰুণ শৰ্মা ৰচিত নাট কুকুৰ নেচিয়া মানুহ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 12:15 বজাত আইদুৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। কাইলৈ 1:10 বজাত তৰুণ শইকীয়া ৰচিত ধাৰাবাহিক নাট গোবৰ্ধন চৰিত্ৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব, নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 17:30 বজাত নিদান অনুষ্ঠানত পানীৰ পৰা হোৱা ৰোগৰ বিষয়ে

ডক্টর চিরঞ্জিতা ফুকনৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:40 হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠত বৰগীত শুনিবলৈ পাব। আমাৰ কেন্দ্ৰৰ পৰা আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে।

0: সমবেত কণ্ঠত গীতটি শুনিলে গীতের কথা আছিল তফজ্জুল আলীর। এয়া আকাশবাণী গুৱাহাটীর মহাবাহ। এটা 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কার, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন, মুখ্যমন্ত্ৰী ডঃ

0: হিমন্ত বিশ্ব শৰ্মাৰ, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ। ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ আৰু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন। এতিয়া শুনক বিতং বাতৰি। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাপৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি চিঙিনিয়াত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰি মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহাল আৰু নীলিমা দেৱী উপস্থিত থাকে। বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
1: ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ।
0: শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তে গোলাঘাট জিলাৰ মৰঙী অঞ্চলত শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰৰো পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম দুধাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষিবান ছিঙি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম দুধাঙৰ আৱাসী এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব আৰু এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাষাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত শিৱসাগৰ জিলাৰ নিৰ্মীয়মান চাৰিসৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে সামূহিক শ্ৰমদান কৰা হৈছে। আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠ মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হাৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে বিভিন্ন দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰক্ষী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে সবিশেষ প্ৰকাশ কৰি জিলা আয়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰে কয় যে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত সমন্বয় সভা, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, 150 বছৰীয়া জয়ন্তী উপলক্ষে বন্দে মাতৰম পৰিৱেশন আৰু শপত গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ

0: আৰক্ষী প্ৰশাসন, শিক্ষানুষ্ঠান, এন চি চি আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিব। পৰৱৰ্তী দিনকেইটাত তিৰংগা ৰেলী, চাইকেল সমদল, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকন, দেশপ্ৰেমমূলক গীত আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমিয়া গাঁও পঞ্চায়তত সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেঙাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিষেবিতৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড়ৰ লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মীয়মান টাউন হলটো আজি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ, উপমেয়ৰ, পৌৰ নিগমৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়াই সংগ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ লগতে খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনৰ্বাসন ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। 2002 চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰ ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হ'বলগীয়া 32টা ফ্লেটযুক্ত আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক এটা সুকীয়া পৰিস্থিতি দিয়া জাতীয় গৌৰৱ গড় সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে।
1: গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে ক'ৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনীৰ নিৰ্মাণৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল।
0: অসমৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আছানাত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ ছুপাৰ 300 প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ। আৰু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 6:45।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে যোৱা খণ্ডত হৈ যোৱা আলোচনাটিৰ দ্বিতীয় তথা শেষ ভাগ শুনোৱা হওক। মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিত ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই। আমন্ত্ৰিত আলোচক দুগৰাকী কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ ক্ৰমে জ্যেষ্ঠ বিজ্ঞানী আৰু গৱেষক।
1: এইবাৰ আমি আহিছোঁ অকণমান আলংকৰিক মাছৰ প্ৰসংগটোলৈ, আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত বুলিয়ে নহয়, গোটেই আমি পৃথিৱীতে আচলতে আলংকৰিক মাছৰ চাহিদা আছে আৰু এখন সুকীয়া বজাৰেই আছে আলংকৰিক মাছৰ। আমাৰ থলুৱা প্ৰজাতি কিছুমানো আছে আলংকৰিক মাছ হিচাপে ব্যৱহাৰ কৰিব পৰা। গতিকে আমাৰ অসমৰ প্ৰেক্ষাপটত আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনাটো আপুনি কেনে দেখিছে?
2: ধৰক আমাৰ বৰ্তমান যোনটো মাৰ্কেট যোনটো আমাৰ অৰ্নামেণ্টেল ফিছ আলংকৰিক মাছৰ যোনটো মাৰ্কেট, মেইনলি মানে আমাৰ এইটো হৈছে এটা স্মল স্কেল বা মাৰ্জিনেল টাইপত। এইটো ধৰক যদি মই আপুনি মোক ক্লাছিফাই কৰিবলৈ কয়, সেনেকুৱা ধৰণতে চলি আছে। এনেকুৱা ধৰণৰ এটা ট্ৰেড হিচাপত, মানে এটা ধৰক ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড হিচাপত যোৱা নাই। চ' মেইনলি আপোনাৰ আমাৰ ইয়াৰ পৰা মাছবিলাক, লোকেল মাছবিলাক কলকাতা গুচি যায়। দেন মিডিল মেনে, মানে বস্তুটো আপোনাৰ ধৰক মিডিল মেনৰ মেইন, ইয়াত মিডিল মেনৰ ইনকামটো অলপ বেছি হৈ যায় আৰু কলকাতাৰ পৰা এইটো আউটছাইড ইণ্ডিয়াৰো আপোনাৰ এক্সপৰ্ট হৈ যায়। মই ঋতুপৰ্ণক কওঁ, কেইটামান আমাৰ যোনখিনি ইণ্ডিজিনাছ আলংকৰিক মাছৰ ওপৰত যদি তেখেতে অলপ ব্যাখ্যা কৰি দিয়ে ভাল হয়।
3: মানে আলংকৰিক মাছটো কি হয়, এতিয়া বৰ্তমান সময়ত আমি পৃথিৱীত এইটো দেখা পাইছোঁ যে ফটোগ্ৰাফীৰ পাছতে ছেকেণ্ড হবি হিচাপে একুৰিয়ামটো ধৰা হয়। ধৰিব পাৰে প্ৰায় 10% ৱৰ্ল্ডৰ পপুলেশ্যনে একুৰিয়ামটো ৰাখেই। আৰু আমাৰ ভাৰতৰ ক্ষেত্ৰত আমাৰ যিমান আলংকৰিক মাছৰ বজাৰখন আছে, তাৰে 85% আমাৰ কেৱল নৰ্থ ইষ্টৰ পৰাই মাছ যায়। আৰু মেইনলি এইখিনি বজাৰটো আমাৰ ছিংগাপুৰ হৈ গ'ল। যদি আমি ভাৰতৰ বাহিৰৰ ক্ষেত্ৰত কথা কওঁ, ছিংগাপুৰত যায় বা অন্য জাপান, USA তেনেকুৱা জেগাত যাব পাৰে। আৰু তাৰ উপৰি অসমৰ ক্ষেত্ৰত আমাৰ এখন ডাঙৰ মাৰ্কেট আছে, য'ত আমাৰ
2: প্ৰায় 160 মান
1: অকল
3: আলংকৰিক মাছৰ।
2: এইটো মাজতে কৈ দিওঁ মই যে আপুনি এইটো আমি যোনবিলাক মাছ খাওঁ, চাপ'জ আমাৰ শিঙি মাছটো আমি ইয়াত আমি ফুড ফিছ হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু বাহিৰত এইটো এটা আলংকাৰিক মাছ, মানে আলংকাৰিক মাছ হিচাপে ব্যৱহাৰ কৰে।
3: যিখিনি আমি এতিয়া গৰৈ মাছ হওক বা যিখিনি চান্না স্পেচি হাল হোল মাছখিনি, সেইখিনি মাছৰ বিভিন্ন প্ৰজাতি আছে। তাৰ সেইটো জেনাছৰ আণ্ডাৰতে বহুতকেইটা স্পেচিচ আছে। সেই স্পেচিছকেইটা বাহিৰৰ বজাৰত বহুত বহুত দামত বিক্ৰী হয়। যিখিনি মাছ আমাৰ অসমত হয়তো অজ্ঞাতে মানুহে ভক্ষণ কৰি আছে বৰ্তমান সময়ত, আপাৰ আসামৰ চাইডে বহুতকেইটা মাছ পোৱা যায় বা মানসৰ ফালেও বহুতখিনি মাছ, আলংকৰিক মাছ পোৱা যায়। মানুহৰ চিনাকিৰ অভাৱৰ কাৰণে সেইখিনি মাছ ভক্ষণ কৰি থকা হৈছে আৰু সেইখিনি মাছৰ মানে চাহিদা যথেষ্ট বেছি। বাহিৰৰ বজাৰৰ ক্ষেত্ৰতো চাহিদা যথেষ্ট বেছি।
2: আমাক এটা মাৰ্কেট চেইনটো লাগে, ধৰক এটা প্ৰপাৰ মাৰ্কেট যোনটো চেইন, বোলে এটা এটা প্ৰডাকশ্যন গ্ৰুপ, মানে এটা আমাৰ যোনটো ধৰক মাজৰ যোনটো মাৰ্কেট লিংকেজ। এণ্ড দেন আমি ভাবোঁ যে এইটো ক্ষেত্ৰত আমি মানে ডাইৰেক্টলি যোনটো এক্সপৰ্ট অৰিয়েণ্টেড যোনটো মাৰ্কেট আমাৰ অসমৰ পৰাই কৰিবলৈ আমি মানে চেষ্টা কৰিব লাগে।
1: হয়, তাতে কোনো
2: মিডিলমেন যাতে নাথাকে
1: নথকাকে। গতিকে আমাৰ অসমৰ যিসকল মীনপালক আছে, তেওঁলোকে আমাৰ খাদ্য মাছটোৰ উপৰিও আলংকৰিক মাছৰ ক্ষেত্ৰত তেওঁলোকে কিমান গুৰুত্ব দিয়া দেখিছে, নে এই ক্ষেত্ৰত আৰু কিছু সজাগতাৰ প্ৰয়োজন আছে?
2: সজাগতা, ধৰক এইটো ক্ষেত্ৰত অলপ সজাগতা আমাৰ ডেফিনেটলি প্ৰয়োজন আছে। মই ভাবোঁ এইটো ক্ষেত্ৰত লেডিজসকলক ইনভল্ভ কৰিব লাগে।
1: হয়,
2: মানে মীন আলংকৰিক মীন পালনৰ ক্ষেত্ৰত মহিলাসকলক, লেডিজসকলক, মানে তেখেতলোকে কি হাউচহোল্ডতে আপোনাৰ ঘৰতে
1: অলপ কম পৰিসৰতে,
2: খুব কম পৰিসৰত কেইটামান টেংকতে আপোনাৰ আমাৰ গোল্ডফিছ কিছুমান ৰাখি তেখেতলোকো মাৰ্কেটত বেচিব, মানে মাৰ্কেটত ধৰক মাৰ্কেটত মানে কি এটা মাৰ্কেট লিংকেজ, ধৰক আপোনাৰ তেখেতলোকে প্ৰডিউচাৰ দেন হোলচেলাৰ, ধৰক ৰিটেইলাৰ, এনেকৈ ধৰণৰ আহি যাব। আৰু আমি অকল মাছৰ কথাটো পাতি আছোঁ, আলংকাৰিক মাছৰ ক্ষেত্ৰত যোনটো আমাৰ একুৰিয়ামৰ বিজনেছটো লগতে এছ'চিয়েটেড হৈ থাকে, আকৌ তাৰ লগত যোনখিনি এচেচৰিজ, মানে ধৰক আপোনাৰ মেকানিকেল ফিল্টাৰ, এনেকুৱা ধৰণৰ

0: আপোনাৰ সেইখিনিও এডেড হৈ থাকে। গতিকে এটা এটা ডাঙৰ এটা একুৰিয়ামৰ যোনটো আমাৰ যোনটো নট অনলি আমি ফিছ মানে ফিছটো কথা ক'লেও ভুল হ'ব, তাৰ লগত ফিল্টাৰ আছে, ধৰক আপোনাৰ আপোনাৰ একুৰিয়াম একুৰিয়াম বনোৱা এটা মানে সেইটো এটা ইণ্ডাষ্ট্ৰি এটা হ'ব পাৰে।
1: হয় হয় হয়।
0: আকৌ একুৰিয়াম দেন মেইনটেনেঞ্চৰ কাৰণে এটা ধৰক ডেজিগনেটেড কিছুমান মানুহ স্কিল আমি স্কিল লেবাৰ বা স্কিল পাৰ্চনছ আমি ৰেডি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ এটা চেইন এটা আমি বনাই ল'ব পৰা যায়। আৰু আৰু ধৰক মই ভাবোঁ যে আমাৰ প্ৰত্যেকবিলাক স্কুল অফিচ এনেকুৱা ধৰণৰ এটা একুৰিয়াম ৰাখিলে ধৰক এইটো এটা মানে আপোনাৰ আমাৰ ছেটআপ এটা এইটো এটা যোনটো চাৰ্কুলাৰ যোনটো বিজনেছ টাইপত সেইটো আমাৰ চলি থাকিব, ডেফিনেটলি চলি থাকিব।
1: হয় হয়। আৰু এইবিলাকে নিশ্চয় আমাৰ স্কুল স্কুলৰ বা মহাবিদ্যালয়ৰ যিবিলাক বিজ্ঞানাগাৰ আছে লেবৰেটৰী আছে তাতো সেই একুৰিয়ামবিলাক ৰাখিব পৰা যায়। আৰু এই ক্ষেত্ৰতো ব্যৱসায়ৰ নিশ্চয় এটা ভাল সম্ভাৱনা আছে। আমাৰ মাছৰ আৰু কিছুমান থলুৱা মাছৰ জাতৰ বিষয়ে ক'ব নেকি যিবিলাকৰ খুব বেছি মানে চাহিদা আছে বাহিৰত?
0: এতিয়া প্ৰথম কথাটো হ'ল কি আমাৰ যোনটো চান্না বাৰ্কা বুলি এটা মাছ আছিল মানে এইটো বৰকা চেং বুলি কয়, কাজিৰঙা আৰু ওৰাঙত পায়। কিন্তু এতিয়া ধৰক এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন আণ্ডাৰত আমাৰ মানে এইটো বৰ্তমান ইয়াৰ ট্ৰেড বা কেটছটো বেন হৈ আছে,
1: নিষিদ্ধ হৈ আছে,
0: নিষিদ্ধ হৈ আছে। চ' এইটো মাছৰ কিন্তু খুবেই চাহিদা আছিল।
1: হয়।
0: প্ৰায় আপোনাৰ আমাৰ ইয়াতে এক পিচ মাছত প্ৰায় 25,000লৈকেও যোৱা মানে এনেকুৱা ধৰণৰ ৰেকৰ্ড আছে, আৰু বাহিৰত আৰু
1: 25,000
0: আৰু বাহিৰত আমি শুনামতে চাইনাত এইটো 10,00,000 টকালৈকেও গৈছে এটা মাছৰ দাম। কিন্তু এইটো বেন হয়, সম্পূৰ্ণ বেন, এইটো আমি কৰাটো উচিতো নহয়, মানে মাছটো এণ্ডেঞ্জাৰ্ড হৈ গৈছে। আৰু বাকী থাকিলে আমাৰ চান্না মাছ, আমাৰ যোনটো আমাৰ গৰৈ জাতীয় যোনখিনি মাছ, চান্না বুলি ক'লে আমাৰ গৰৈ জাতীয় মাছ, এই বাৰ্কাটো এটা গৰৈ জাতীয় মাছেই। চ' আমাৰ চান্না আমাৰ কিছুমান আমাৰ ইয়াত থলুৱা যেনেকৈ আমাৰ অসমতে পোৱা কিছুমান মাছ আছে, পাৰ্টিকুলাৰলি ব্লিহেৰি অৰেণ্টি মেকুলেটা ষ্টিৱাৰ্টি এইখিনি মাছৰ আমাৰ খুব এটা ভাল সম্ভাৱনা আছে, এইখিনি আলংকাৰিক মাছৰ খুব এটা ভাল সম্ভাৱনা আছে। এইটো কিন্তু মেইনলি আপোনাৰ যোনটো মই দেখোঁ এইটো তিনিচুকীয়া ছাইডে এই বিজনেছটো যোনটো মানে এক্সপৰ্টৰ যোনটো বিজনেছ অৰ্নামেণ্টেল ট্ৰেডৰ সেইটো ছাইডে কিন্তু লাহে লাহে এষ্টাব্লিছ হৈছে, এটা ভাল ৰেটতে ভাল ৰেটতে ভাল মানে এটা ৰেটতে ডেভেলপ হৈছে আৰু এষ্টাব্লিছ হৈছে।
2: মেইনলি আমাৰ কি হৈছে ব্ৰিডিঙৰ অভাৱটো হৈছে, আমাৰ আলংকৰিক মাছৰ বৰ্তমানলৈকে ব্ৰিডিংটো ষ্টেণ্ডাৰ্ডাইজ হোৱা নাই। আমাৰ অসমৰ ক্ষেত্ৰত যদি ক'ব যাওঁ বহুত ক্ষেত্ৰত দেখিছোঁ যে ব্ৰিডিঙৰ অভাৱত আমাৰ ইয়াত আলংকৰিক মাছৰ ষ্টকটোৰ অভাৱ, সেইকাৰণে আমি বাহিৰৰ পৰা আদি আনিব লগা হয়। আৰু তাৰ উপৰি যিখিনি এছচৰিজ আমাৰ একুৰিয়ামৰ কাৰণে লাগে তাৰ হ'লচেল মাৰ্কেট আমাৰ নৰ্থ ইষ্টত বিশেষকৈ নৰ্থ ইষ্টত যথেষ্ট কম, যাৰ বাবে আমি কমপ্লিটলি ডিপেণ্ডেণ্ট হ'ব লাগে, হয় কলকাতাৰ পৰা বস্তুখিনি অনা হ'ব লাগে নহয় হয়তো কিছুমানে চেন্নাইৰ পৰা অনা, এই বাহিৰৰ পৰাই সম্পূৰ্ণ বস্তুখিনি অহা নিচিনা হয়। নৰ্থ ইষ্টত তেনেকৈ এখন হ'লচেল মাৰ্কেট বা তেনেধৰণৰ কোনো তাৰ এছচৰিজখিনিৰ কাৰণে যিখিনি
1: একুৰিয়ামত
2: ভালকৈ মানে সেইটোৰ ওপৰত কাম চলা নাই। সেইটো বিজনেছ
1: অৰ্থাৎ আমি দেখিছোঁ যে ইমান চাহিদা আৰু সম্ভাৱনা থকাৰ আছেই যিহেতু, গতিকে এতিয়াও কৰিব পৰা যায়, খালী হৈ আছে আচলতে অসমৰ ক্ষেত্ৰত
2: এখন ডাঙৰ মাৰ্কেট,
1: সেইখন বজাৰ
0: কলকাতাত এখন মাৰ্কেটে আছে স্পেচিফিক ফৰ মানে আলংকাৰিক মাছৰ কাৰণে, স্পেচিফিক এখন ডাঙৰ মাৰ্কেট, এটা সম্পূৰ্ণ মাৰ্কেটখন অনলি আলংকাৰিক মাছৰ এখন মাৰ্কেটেই মানে তাত হেৰি আছে।
1: এতিয়া এই আলংকাৰিক মাছৰ কিবা পদ্ধতিগত প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি বাৰু, কোনোবাই যদি ভাবে যে আলংকাৰিক মাছক লৈ উদ্যমিতাৰে আগবাঢ়োঁ বুলি যদি ভাবে?
0: এইটো ক্ষেত্ৰত আমাৰ অনুষ্ঠানেও মানে আপোনাৰ প্ৰশিক্ষণ দি থাকে। আৰু ধৰক আপোনাৰ ধৰক আমাৰ যোনটো চিফ্ৰী আই চি আৰ চিফ্ৰী ৱেবছাইটটোত যদি চায় আপোনালোকে মানে ধৰক মীন পালকসকলে যদি এণ্টাৰপ্ৰিনেছ ইণ্টাৰেষ্টেড এণ্টাৰপ্ৰিনেছ মই কথাটো কৈছোঁ তেখেতলোকে গম পাই যাব, তাতে আমাৰ ডিটেইলছবিলাক দিয়ে থাকে ট্ৰেইনিঙৰ ডিটেইলছ। আৰু অৰ্নামেণ্টেল ফিছৰ আমি মাজতে দক্ষিণ হালমাৰাতে ট্ৰেইনিঙো কৰিছিলোঁ, দক্ষিণ হালমাৰাত আমি নিজে গৈও ৰেচিডেঞ্চি কিছুমান ধৰক আমি ফিল্ড ট্ৰেইনিঙো কৰি আহোঁ, অকল আমাৰ বুলি আমাৰ অৰ্গেনাইজেশ্যন বুলি নহয় NFDBO পাতে, ধৰক আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিও কেতিয়াবা ধৰক এনেকুৱা অৰ্নামেণ্টেল ফিছৰ ট্ৰেইনিং কৰে, আৰু ডিপাৰ্টমেণ্ট অফ ফিছাৰিজতো মানে এইটো মানে যোনখিনি আমাৰ ডিপাৰ্টমেণ্ট অফ ফিছাৰিজ যোনটো অসম চৰকাৰৰ যোনটো আমাৰ মেইন বিভাগ তেখেতলোকৰ ইয়াৰ মানে যিমানখিনি তথ্য লাগে অৰ্নামেণ্টেল ফিছৰ, কাৰণ এক্সপাৰ্ট মানুহ এতিয়া মানে ডিষ্ট্ৰিকে ডিষ্ট্ৰিকে আছে ব্লকে ব্লকে আছে, চ' তেখেতলোকৰ পৰাও আপোনালোকে মানে ধৰক এণ্টাৰপ্ৰিনিয়াৰজনে নিজৰ মানে যোনখন ডিষ্ট্ৰিক্টৰ যোনটো ফিছাৰী ডিপাৰ্টমেণ্টৰ যোনটো অফিচ তাতো যোগাযোগ কৰিব পাৰে, এইটো ক্ষেত্ৰত যোনখিনি ধৰক ফাৰ্ষ্ট এণ্ড ইনফৰ্মেশ্যনখিনি তাৰ পৰাও ল'ব পাৰিব।
1: হয় হয়। গতিকে আগ্ৰহীসকলে সেইধৰণে যোগাযোগ কৰিলে প্ৰশিক্ষণৰ ব্যৱস্থা নিশ্চয়
0: নিশ্চয় হয় হয় নিশ্চয়
1: হয়। এতিয়া আমি আৰু এটা প্ৰসংগলৈ আহিছোঁ, ঠিক আমি মূল্য সংযোজনৰ কথাটো আজিকালি খুব কোৱা হয়, ভেলু এডিশ্যন বুলি কোৱা হয়। এতিয়া খাদ্য মাছ হিচাপে আমি মূল্য সংযোজনৰ ব্যৱস্থাটো কেনেকৈ ল'ব পাৰোঁ? আমিতো এনে সাধাৰণতে দেখাই পাওঁ যে আমি শুকান মাছ এটা মূল্য সংযোজন, কিন্তু তাৰ উপৰিও শেহতীয়াকৈ কেনেধৰণৰ তাত যোগ হৈছে নতুন নতুন?
2: বৰ্তমান সময়ত মূল্য সংযোজনৰ ক্ষেত্ৰত আমি যদি ক'ব যাওঁ বহুত

0: আগবাঢ়িছে, আগতকৈ এতিয়া দেখা যায় বহুত আগবাঢ়িছে। এতিয়া বৰ্তমান মাছৰ আচাৰ, যি আমাৰ গাঁও অঞ্চলত হওক বা অন্যান্য অঞ্চলত যি ছেল্ফ হেল্প গ্ৰুপ আছে, তেখেতলোকে এতিয়া আজিকালিৰ দিনত এটা প্ৰডাক্ট মানে বিশেষকৈ গুৰুত্ব দিয়া হৈছে মাছৰ আচাৰৰ ওপৰত। মাছৰ আচাৰৰ চাহিদা যথেষ্ট ভাল আৰু বনাবৰ কাৰণেও ইমান এটা কষ্টৰ হেৰি নহয়, যোনটো আৰু ভাল এটা ভাল মাৰ্কেট আজিৰ দিনটোত মাছৰ আচাৰে লৈছে। তাৰ উপৰিও মাছৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে। এতিয়া কিছুমান মাছৰ চুপ কৰিব পাৰে, ফিচ ফিংগাৰ, আমি আজিকালিতো বহুত জেগাত ফাষ্টফুডৰ দোকানত দেখাই পাওঁ ফিচ ফিংগাৰ ইউজ কৰি, ফিচ ফিংগাৰ বনোৱাইছে, ফিচ কাটলেট বনোৱা ষ্টাৰ্ট কৰিছে। এতিয়া বিভিন্ন ধৰণৰ সংযোজন বৰ্তমান সময়ত হৈ আছে মাছৰ মূল্য সংযোজনৰ ক্ষেত্ৰত যদি চাব যাওঁ।
1: আৰু ৰেষ্টুৰেণ্টবিলাকত কিন্তু ফিচ ফিংগাৰ বা ফিচ কাটলেট খুব পপুলাৰ হয়, ভাল ভাল ৰেষ্টুৰেণ্ট গুৱাহাটীৰ প্ৰায়কেইখন ৰেষ্টুৰেণ্টত কিন্তু ফিচ ফিংগাৰ ফিচ কাটলেট এইটো খুবেই পপুলাৰ। আৰু
2: চিকেন চিকেনে হৈ থকা নাই, ফিচ চুপ খুব ভালকৈ সোমাই গৈছে।
1: ফিচ চুপটো ধৰক সেইটো এটা নতুন, মই ভাবোঁ মানে মই নিজৰো এটা এটা এঠাইত হেৰি কৰিছিলোঁ যাওঁতে, মই মানে দেখিলোঁ মই ধেমাজি নিচিনা এখন এৰিয়াত মানে মই বিয়া খাব যাওঁতে ধেমাজিত দেখিলোঁ বিয়াখনত বিয়া খাব যাওঁতে মোক ফিচ চুপটো দিছে। মানে মই ভাবিছো মানে পপুলাৰিটিটো আহিছে, মানে ধৰক মানুহে বিয়াটো আজিকালি বিয়া হ'ব হওঁতো মানে ধৰক বিয়াত পাৰ্টিকুলাৰলি ৰিচেপশ্যনত মানে আপোনাৰ ফিচ চুপ বা ফিচৰ আইটেমছ, আপোনাৰ ফিচ চিলি যোনটো যে চিলি ফিচ চিলি যেনেকে চিলি চিকেন
2: চিলি ফিচ
1: চিলি ফিচ, চ' চিলি ফিচৰো এটা আইটেম এনেকুৱা ধৰণৰ ৰখা কৰিছে। চ' মানে অলপ ধৰক নতুনত্বতাও আহিল, মানুহে খায়ো ভাল পায়। কিন্তু
2: আৰু পেকেজিং বহুত খাদ্য হৈছে তেনেকে মাছেৰে, গতিকে এই ক্ষেত্ৰত মূল্য সংযোজনৰ কথাটোলৈ গুৰুত্ব দিবই লাগিব, আৰু কাৰণ ই আমাক বেছি লাভ প্ৰদান কৰিব যিসকল মীন পালক আছে। আৰু তাৰ বাবে নিশ্চয় আমি যি খাদ্য সংসাধন আছে, খাদ্য সংসাধনৰ প্ৰশিক্ষণো তেওঁলোকে নিশ্চয় ল'ব লাগিব। এবাৰ যদি প্ৰশিক্ষণ লৈ লয় তেতিয়াহ'লে লাহে লাহে লাহে তেওঁলোকে বুজিও উঠিব, যিমানে অভিজ্ঞতা হ'ব সিমানে তেওঁলোকে বুজি গৈ আগবাঢ়িব পাৰিব এই ক্ষেত্ৰত। আৰু একেবাৰে শেষত আমি পুনৰ মাছৰ কিছু সম্ভাৱ্য ৰোগৰ কথা আমি আৰম্ভণিতে পাতিছিলোঁ, সেই বিষয়ে আমি আকৌ অকণমান ঘূৰি আহিছোঁ সেই বিষয়ে।
1: এইটো মানে ধৰক এতিয়া আমাৰ যোনটো ধৰক এতিয়া আমাৰ গৰম দিনততো কথাটো ক'লোৱেই, এতিয়া আমাৰ লাহে লাহে আমাৰ মানে উইণ্টাৰ ছিজন ঠাণ্ডা দিনটো আহিব। চ' জেনেৰেলি ট্ৰেঞ্জিশ্যন ফেজত অক্টোবৰ মান মাহত আমাৰ মানে ই অলপ মাছৰ গাত ঘাঁ লগা এই বেমাৰবিলাক দেখা যায়, যোনটো আমি ইউএছ বুলি কওঁ জেনেৰেলি। চ' এইটো ক্ষেত্ৰত মানুহ মই ভাবোঁ যে এতিয়াৰ পৰা আমাৰ এটা ভুল কৰোঁ মীন পালকসকলে, আমি নিজেও ধৰক হেৰি হয় আমাৰ মীন পালকসকলে এটা সচৰাচৰ যোনটো ভুল হয়, চূণটো আমাৰ প্ৰত্যেক মাহতে নেমাৰে, চূণটো ৰেগুলাৰলি মাৰি থাকিব লাগে। সেইটো হৈছে প্ৰথম কথা, চূণ বা পটাছ যিকোনো ডিছইনফেক্টেণ্ট, চূণে মানে সেইটো বেমাৰটো অলপ যিমান নিৰ্দিষ্ট হিচাপত আপোনাৰ বিঘা হিচাপত, সেইটো আজিকালি ধৰক মীন পালকসকলে জানেই বিঘাত এক বিঘাত কিমান চূণ মাৰিব লাগে। চ' চূণটো আমি প্ৰত্যেক মাহতে আমি চূণ ব্যৱহাৰ কৰিব লাগে। দুই নম্বৰ কথা, যদি আপোনাৰ এই বেমাৰটো দেখা দিয়ে যেনে ঘাঁ লগা বেমাৰটো, তেনেহ'লে কিছুমান মেডিচিন আছে যেনেকৈ চিফেক্স, চিফেক্স নিজৰ তাত তেখেতলোকে মজুত ৰাখিব লাগে। চিফেক্স এটা মেডিচিন, চিফেক্সৰ কিন্তু ডুপ্লিকেট ভেৰাইটিজো আছে, কিন্তু চি আই এফ এক্সটোহে মানে চিফেক্স যোনটো সেইটো আই চি আৰ প্ৰডাক্ট, সেইটো ভাল হয়। আৰু নহ'লে আপোনাৰ চুক্ৰেনা বা এক্সৰিনা, চুক্ৰেনা ডব্লিউ এছ এনেকুৱা ধৰণৰ কিছুমান মেডিচিনছ আছে, তেখেতলোকে নিজৰ তাত মজুত ৰাখি কিন্তু অক্টোবৰ লাষ্টত বা ধৰক এই অক্টোবৰ মাহৰ লাষ্টলৈ এই বেমাৰটো কিন্তু খুব দেখা দিয়ে। চ' এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু নহ'লে ধৰক আপোনাৰ চূণ আৰু আদাৰ ৱে ডাউন, চূণ আৰু হালধি, ধৰক মই যোনটো ছাজেষ্ট কৰিম আপোনাৰ ধৰক এক বিঘা যদি ফিচাৰীত 9 কিলো চূণ আৰু 1 কিলো হালধি, সেইটো এজ এ প্ৰিকশ্যনেৰী মেজাৰ দিলেও আপোনাৰ প্ৰিকশ্যনেৰী মেজাৰ ধৰক বেমাৰটো হোৱাৰ আগতে যদি দি দিয়ে জেনেৰেলি ঘাঁ লগা বেমাৰটো নাইকিয়া।
2: যদি আপুনি যিহেতু কৈছে অক্টোবৰ মাহত সাধাৰণতে বেমাৰটো হোৱা দেখা যায়, গতিকে হ'লে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে হয়তো এইটো প্ৰয়োগ কৰিব পাৰিব।
1: আচলতে প্ৰতি মাহতে প্ৰয়োগ কৰিব লাগে, প্ৰতি মাহতে চূণটোতো প্ৰতি মাহতে প্ৰয়োগ কৰিব লাগে, কিন্তু ধৰক এই চূণ আৰু মানে যোনটো হালধি যোনটো মিক্সাৰ কথা কৈছোঁ মই, এইটো মিশ্ৰণটো ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই 3 মাহত আপোনালোকে মানে ধৰক কৃষকসকলে বা মীন পালকসকলে ব্যৱহাৰ কৰক মানে কৰিলে ভাল হয়।
2: হয় হয়, আজি আমি ভালেখিনি কথা পাতিলোঁ আৰু আমাৰ সময় হৈ আহিল, অনুষ্ঠান আমাৰ সামৰিবৰ হ'ল। আপোনালোক দুয়োগৰাকী আহিলে, আচলতে এইটো এটা বৃহৎ বিষয়, ইয়াক আমি বহুত দীঘলীয়াকৈ আমি পাতিব পাৰোঁ আচলতে, কিন্তু আমাৰ যিহেতু সময় নিৰ্ধাৰিত গতিকে আজি সামৰিব লাগিব এইখিনিতে। আপোনালোক ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰা দুয়োগৰাকী আহিলে, আমাৰ আলোচনাটিত ভালেখিনি কথা পাতিলে আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতা ৰাইজে এই অনুষ্ঠানটি শুনি উপকৃত হৈছে। দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।

0: तुम प्रीमियम पर अधिकतम भुगतान का वादा
1: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
0: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
1: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
0: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
2: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে, তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। গেৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট ছিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে। উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী, নুমলী, ঢলী আৰু বিনা ধান 11 আদি ৰোপণ কৰিব পাৰে। এই জাতসমূহ 125-130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী নামি যোৱা অঞ্চলৰ বাবে উপযোগী। যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট, কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে। পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পোচা দেশী, পোচা চেটেকী, পোচা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে, সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই, তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। এয়াই আছিল আজিৰ বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শাৱলী।

এতিয়া শুনক পাচলি আৰু শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 2,500ৰ পৰা 3,000 টকাৰ ভিতৰত, বিলাহী 1,800 টকাৰ পৰা 2,700 টকা, মিঠালাও 2,000 টকাৰ পৰা

0: 2800 টকা, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, গাজৰ 5500 টকাৰ পৰা 6500 টকাৰ ভিতৰত, জলকীয়াৰ প্ৰতি কুইণ্টল 9000 টকাৰ পৰা 10000 টকা, কোমোৰা 1500 টকাৰ পৰা 2500 টকা, জিকা 3000 টকাৰ পৰা 4000 টকা, ভোল 1800 টকাৰ পৰা 3000 টকা, মূলা 2000 টকাৰ পৰা 3000 টকা, বিট 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1800 টকাৰ পৰা 2200 টকাৰ ভিতৰত, স্কোৱাছ 1400 টকাৰ পৰা 2500 টকাৰ ভিতৰত, কেপচিকামৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, পটল 2000 টকাৰ পৰা 3000 টকা, ভেন্দি 3000 টকাৰ পৰা 4000 টকা, কচু 3500 টকাৰ পৰা 4500, পালেং শাকৰ 100 মুঠাত 100 টকা, উৰহীৰ দাম প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2000 টকা, লেচেৰা 3500 টকাৰ পৰা 4500 টকা, কাজি নেমুৰ প্ৰতি পোনৰ দাম 170 টকাৰ পৰা 200 টকা, পদিনাৰ 100 মুঠাত 100 টকা, ধনিয়া পাতৰ বজাৰ দৰ 100 টকাত 75 মুঠা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দাম 3500 টকাৰ পৰা 4000 টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। চাউলৰ প্ৰতি কুইণ্টলৰ দাম 3300 টকাৰ পৰা 4050 টকাৰ ভিতৰত, গোমধান 2000 টকাৰ পৰা 2200 টকাৰ ভিতৰত, মগু 9600 টকাৰ পৰা 12200 টকাৰ ভিতৰত, মচুৰ 7700 টকাৰ পৰা 7800 টকা, বুট 7300 টকাৰ পৰা 8400 টকা, মাটি দাইল 10600 টকাৰ পৰা 14500 টকা, মগু দাইল 8900 টকাৰ পৰা 11400 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7200 টকাৰ পৰা 9100 টকা, আৰু ৰহৰ দাইল প্ৰতি কুইণ্টলৰ দাম 10000 টকাৰ পৰা 12800 টকা, বুট দাইল 7500 টকাৰ পৰা 8000 টকা, আলু প্ৰতি কুইণ্টলৰ দাম 1000 টকাৰ পৰা 1800 টকা, পিঁয়াজ 3500 টকাৰ পৰা 4500 টকা, সৰিয়হৰ প্ৰতি কুইণ্টলৰ দাম 6500 টকাৰ পৰা 6800 টকাৰ ভিতৰত, তিল 14000 টকাৰ পৰা 16000 টকাৰ ভিতৰত, ধনিয়া প্ৰতি কুইণ্টলৰ দাম 15000 টকাৰ পৰা 17000 টকাৰ ভিতৰত, আদা 13000 টকাৰ পৰা 15000 টকাৰ ভিতৰত, শুকান জলকীয়া 20000 টকাৰ পৰা 22000 টকাৰ ভিতৰত, গুড়ৰ প্ৰতি কুইণ্টলৰ বজাৰ দৰ 6200 টকাৰ পৰা 6600 টকা, চেনীৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 4700 টকাৰ পৰা 5400 টকা, তামোলৰ প্ৰতি পোনৰ দাম 325 টকাৰ পৰা 450 টকা, পাণৰ প্ৰতি কুৰিৰ দাম 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ দাম 2180 টকাৰ পৰা 2560 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দাম 2250 টকাৰ পৰা 2280 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 2600 টকা। পাচলি আৰু আন শস্যজাতীয় সামগ্ৰীৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এইখিনিতে শুনোৱা হওক কৰ্মেশ্বৰ খাটনিয়াৰৰ কণ্ঠত এটি লোকগীত।

শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষক বাণী অনুষ্ঠানটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ফলা ফলাওক, অভ্যাস সলাওক।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: ফলাওক ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে কবিতা সাহাৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত।

0: কবিতা সাহার কণ্ঠত রবীন্দ্র সঙ্গীত শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহ খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: অ ৰিমা, চ'লাৰ পেনেল লগাই ল, চ'লাৰ পেনেল লগাই ল, কেতিয়াবাৰ পৰা মোক সকলোৱে কৈ আছিল, কিন্তু মই তেতিয়াহে বিশ্বাস কৰিলো যেতিয়া স্বয়ং প্ৰধানমন্ত্ৰীয়ে ক'লে
2: ভাৰত চৰকাৰ কা লক্স চ'লাৰ পাৱাৰ সে বিজলি বিল জিৰো কৰনে কা ভি হে।
1: মই প্ৰধানমন্ত্ৰীৰ কথা শুনি চ'লাৰ পেনেল লগালো আৰু মোৰ বিজুলীৰ বিল শূন্য আহিল। আপুনিও লগাই লওক।
3: পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
4: এয়া আকাশবাণী গুৱাহাটী।

0: সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ, দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ, ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন, বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু নীলিমা দেৱী উপস্থিত থাকে। বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
1: ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ।
0: শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙী অঞ্চল পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধুদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধুদাঙৰ আৱাসিক এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই হ'বলগীয়া জৰীপ কাৰ্যসূচী সন্দৰ্ভত আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত ভাগ লয়।
2: অহা 9 তাৰিখৰ পৰা আমাৰ এছেছমেণ্ট কৰা বিষয়া কৰ্মচাৰীসকল ঘৰে ঘৰে যাব। সোণাৰী সমষ্টিত 12টা জিপি পঞ্চায়ত আৰু মাহমৰা LSC-ত 8খন জিপি বানত এফেক্ট হৈছে আৰু অন্যহাতে সোণাৰী চহৰৰ 16টা ৱাৰ্ড ইয়াতে এফেক্ট হৈছে আৰু গোটেইখিনি মিলালে আমাৰ 216টা ৱাৰ্ড এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এই 216টা ৱাৰ্ডত জৰীপ কৰিবৰ কাৰণে 300জন আমাৰ চৰকাৰী বিষয়াক, কৰ্মচাৰীক আমি নিয়োগ কৰিম।
0: ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাসাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান 4খৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ,

0: চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস গেদমাটি আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে সামূহিক শ্ৰমদান কৰা হৈছে। আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ লগ লাগি ঐতিহাসিক মঠ মন্দিৰ দেৱালয় বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। এতিয়া বাতৰিৰ পৰৱৰ্তী অংশৰ সৈতে এয়া ভাস্বতী দেৱী।
1: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমীয়া গাঁও পঞ্চায়তৰ সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেগাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে।

0: তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেগাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতিৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড় লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ নিৰ্মীয়মান টাউন হলটো আজি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ, উপমেয়ৰ, পৌৰ নিগমৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়াই সংগ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ সামগ্ৰী পুনৰ উদ্ধাৰ কেন্দ্ৰ আৰু মলমূত্ৰ শোধন প্ৰকল্পও পৰিদৰ্শন কৰে। জিলাখনৰ সামগ্ৰিক অনাময় ব্যৱস্থাৰ সম্পৰ্কেও বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত আৱৰ্জনা ব্যৱস্থাপনা, পৌৰ এলেকাৰ জাবৰ জোঁথৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰা, পৌৰ অনাময় ব্যৱস্থা, মলমূত্ৰ শোধন প্ৰকল্পৰ কাৰ্যক্ষমতা আৰু পৰিচ্ছন্নতাৰ মানদণ্ড পৰ্যবেক্ষণ আৰু নগৰখনৰ অধিক নিকা আৰু স্বাস্থ্যকৰ কৰি তোলাৰ বাবে বিষয়াসকলক বিশেষভাৱে নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰী শ্ৰীৰায়ে ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনৰ্বাসন ব্যৱস্থা পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। 2002 চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰটো ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হ'বলগীয়া 32টা ফ্লেটৰ আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক সুকীয়া পৰিস্থিতি দিয়া জাতীয় গৌৰৱ গড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে।
1: গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে ক'ৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনীৰ নিৰ্মাণৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু 2018 চনত ই মুখ্যতঃ ধৰাতললৈ আহিছিল আৰু আজি নৱম ৰাইজিং ডে আমি ইয়াত পালন কৰিবলৈ সক্ষম হৈছো। আমি গড় সুৰক্ষাৰ ক্ষেত্ৰত বা চোৰাং চিকাৰীৰ ক্ষেত্ৰত আমি জিৰ' টলাৰেঞ্চ, কোনো কাৰণতে আমি কোনো কথাতে কম্প্ৰমাইজ কৰিব নোৱাৰো এই ধাৰণাৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰিছো।
0: দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰা সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্রী অতুল বৰা

0: অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
1: ধন্যবাদ ভাস্বতী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ চিলনিজান ৰাজচক্ৰ অঞ্চলত কালি নিশা অহা ধাৰাষাৰ বৰষুণৰ পাছতে ৰাজচক্ৰটোৰ অন্তৰ্গত জপ্ৰালাংচৰ বজাৰৰ দোকান পোহাৰ আৰু বাসগৃহৰ লগতে শিক্ষানুষ্ঠানসমূহ কৃত্ৰিম বানৰ কবলত পৰে। এই বানত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও বানপীড়িত ৰাইজ নিশা সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ কৃত্ৰিম বানৰ বাবে যোগাযোগ আৰু দৈনন্দিন কাম কাজ প্ৰভাৱিত হয়। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল আজি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ সুবিতা দাসে পৰিদৰ্শন কৰে। জিলাখনৰ অসম মেঘালয় সীমান্তৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ লগতে তেওঁ বিশেষকৈ মকৈলুম উপ আৰক্ষী চকীৰ অন্তৰ্গত চোমটন গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁৱৰ সুৰক্ষা, সীমান্ত অঞ্চলত সংঘটিত অপৰাধ প্ৰতিৰোধ আৰু হ্ৰাস কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু আৰক্ষীৰ মাজত উন্নত যোগসূত্ৰ নিশ্চিত কৰা আদি বিষয়ত আলোচনা কৰে। খেলৰ বাতৰি। অসমৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অসম ফুটবল সন্থাৰ দ্বাৰা পৰিচালিত 17 বছৰ অনুৰ্ধৰ সন্তোষ লহকৰ সোঁৱৰণী আন্তঃ জিলা ফুটবল প্ৰতিযোগিতাত গ্ৰুপ চি ক্লাষ্টাৰ ওৱানৰ তৃতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই কলিয়াবৰ ক্ৰীড়া সন্থাক 7-0 গ'লত পৰাস্ত কৰে। এই জয়ৰ পাছতে মৰিগাঁও ক্ৰীড়া সন্থাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰি গ্ৰুপ চিৰ ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মণিপুৰ মিনি ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ। দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ। ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ। আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ

0: ইনফৰমেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: আলাপ অনুরাগ
3: আভরণ মোর পুরোর মোর কানা।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
3: অনুভূতি মোর তীত রহনিয়া।
2: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে ইতি বৃন্দগান। গীতৰ ৰচনা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: বৃন্দগানটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবহ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ একাদশ বৈঠক অনুষ্ঠিত হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতৰ অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি দিল্লীৰ শিক্ষাৰ্থীসকলক

যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আৰু তেওঁলোকৰ কাম কাজে কেনেদৰে দেশক উপকৃত কৰাৰ লগতে ইয়াৰ প্ৰয়োজনসমূহ পূৰাব পাৰে সেই বিষয়ে নিজকে সুধিবলৈ আহ্বান জনায়। দিল্লীত অৱস্থিত আই আৰ টিৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ শিক্ষাৰ্থীসকলক এইদৰে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ নিজৰ নিজৰ সময়ৰ কিছুমান নিৰ্দিষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হয় আৰু নিজস্বভাৱে ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ববোধ পালন কৰে। তেওঁ লগতে কয় যে বৰ্তমান শিক্ষা সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীসকলে কৰা কামে কাজে পৰৱৰ্তী 30-35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দেশত নতুন নতুন খণ্ডত যুৱচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতেই আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত পোষণ কৰে। সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটোক পৰিহাৰ কৰিবলৈ আহ্বান জনায়। বৰঞ্চ পূৰ্ববৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। আই আই টি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, আই আই টি দিল্লীৰ বৰ্ড অৱ গভৰ্ণেন্সৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰংগন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি 11 ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ব্ৰিক্ছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপাল ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়। 10 ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু 4 অংশীদাৰ ৰাষ্ট্ৰৰ সৈতে সৰ্বমুঠ 14 ৰাষ্ট্ৰই এই বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে শিল্পীসকলৰ বাবে অধিক সুবিধা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। শিল্পীসকলক বিশাল বজাৰত উপনীত হ'ব পৰাকৈ ডিজিটেল মঞ্চৰ ব্যৱহাৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু পুনৰ উদ্ধাৰ কৰাটো আছিল এই বৈঠকৰ আন এটা মূল লক্ষ্য। ব্ৰিক্ছ ৰাষ্ট্ৰৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু পেছাদাৰিত্ব প্ৰসাৰৰ হেতু ভাৰতে এটা পৰীক্ষামূলক স্বেচ্ছাসেৱী শিল্পী পঞ্জীয়ন প্ৰকল্পৰ কথা ঘোষণা কৰে। বৈঠকত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিল্পীসকলৰ অধিকাৰ আৰু প্ৰতিলিপি স্বত্বৰ ন্যায্য ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সংবাদমেল সম্বোধন কৰি কয় যে ভূপালে সাংস্কৃতিক সহযোগিতাৰ বাবে অনাগত দিনৰ এক ব্যৱহাৰিক কাঠামো প্ৰদান কৰিলে। তেওঁ পৰম্পৰাগত জ্ঞান, ভাষা, লোকসংগীত আৰু সাংস্কৃতিক পৰম্পৰা ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেখাৱতে কয় যে বৈঠকত মধ্যপ্ৰদেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে কয় যে সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে সকলো ৰাষ্ট্ৰই একেলগে কাম কৰিব লাগিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰিয়েন ৰিজিজুৱে শিৰোমণি আকালি দলৰ সমগ্ৰ দেশতে নাৰী সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ দাবীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে সকলোৱে একত্ৰিত হৈ মহিলাসকলৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰি নাৰী শক্তি সবলীকৰণ কৰিব লাগিব। চণ্ডীগড়ত শিৰোমণি আকালি দলে জ্যেষ্ঠ নেতাসকলৰ বৈঠকত এই দাবী উত্থাপন কৰিছে। শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে কয় যে তেওঁলোকৰ দলে সকলো ৰাজ্যৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু ন্যায্যভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দাবী জনায়। তেওঁ আৰু কয় যে সকলো ৰাজ্যৰ 50% আসন একেদৰে বৃদ্ধিৰ বাবে চৰকাৰে সংসদৰ মজিয়াত উত্থাপন কৰা প্ৰস্তাৱত সমৰ্থন কৰে। সামাজিক মাধ্যমত বিৰোধী দলপতি ৰাহুল গান্ধীৰ এটা পোষ্টত উত্তৰ দি ৰিজিজুৱে কয় যে 2029 পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ শেহতীয়া লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত অতি সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণসহ নাৰী শক্তি বন্ধন অধিনিয়ম কাৰ্যকৰী হ'ব। তেওঁ অৱশ্যে লগতে কয় যে জাতিভিত্তিক লোকপিয়লৰ বাবে ইয়াৰ বাবে কিছু সময় লাগিব আৰু সেইবাবে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাত অলপ পলম হ'ব পাৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়াপুৰমত উপস্থিত হয়। আই এন এছ উৎক্ৰুচত উপস্থিত হোৱাৰ পাছতেই উপৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ সন্মান প্ৰদান কৰা হয়। আজি সন্ধিয়া শ্ৰী ৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইল পৰিদৰ্শন কৰিব। তেওঁ শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে

স্বতন্ত্ৰতা জ্যোতিত শ্ৰদ্ধা নিবেদন কৰিব। তেওঁ বীৰ সাবৰকাৰৰ কোঠাটোও পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি ঐতিহাসিক চেলুলাৰ জেলৰ কেন্দ্ৰীয় টাৱাৰ, ফাঁচীঘৰ আৰু সংগ্ৰহালয়ৰ প্ৰদৰ্শনী গেলেৰীকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহো পৰিদৰ্শন কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে অভ্যাগত টোকাবহীত তেওঁৰ মন্তব্য লিপিবদ্ধ কৰাৰ পাছত ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইলত অনুষ্ঠিত পোহৰ আৰু শব্দৰ অনুষ্ঠান উপভোগ কৰিব। কাইলৈ তেওঁ হৰঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰি শ্ৰীবিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। মুম্বাইত নাবিক নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ বিষয়ক ৰাষ্ট্ৰীয় অংশীদাৰসকলৰ মাজত হোৱা এটা মত বিনিময় অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বিশ্বৰ অন্যতম নাবিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই উপলক্ষে ডিজিটেল সামুদ্ৰিক প্ৰশাসন ব্যৱস্থাৰ ওপৰত ই সমুদ্ৰ নামৰ এটা ডিজিটেল প্লেটফৰ্ম উদ্বোধন কৰা হয়। এই প্লেটফৰ্মৰ লক্ষ্য হৈছে নাবিক, জাহাজ কোম্পানী, বন্দৰ, সেৱা প্ৰদানকাৰী আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰসকলক নিৰৱচ্ছিন্নভাৱে স্বচ্ছ আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান কৰা। ঝাৰখণ্ড চৰকাৰৰ আজি প্ৰতিবাদকাৰী শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাঁচীৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হয়। শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীৰ 8-জনীয়া প্ৰতিনিধি দল এটাই চৰকাৰী বিষয়াৰ সৈতে এই আলোচনাত ভাগ লয়। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত পৰীক্ষা প্ৰক্ৰিয়াত হোৱা অনিয়মৰ বিৰুদ্ধে যোৱা দুসপ্তাহ ধৰি হৈ থকা শিক্ষাৰ্থীৰ প্ৰতিবাদৰ অন্তত এই আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমিফাইনেলত ভাৰতৰে ৰক্সিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিনত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19-বছৰীয়া খেলুৱৈগৰাকীয়ে 74.9 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতেই পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। উল্লেখযোগ্য যে 2016 চনত পোলেণ্ডত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই সোণৰ পদক জয় কৰাৰ লগতে 86.48 মিটাৰলৈ জেভলিন দলিয়াই বিশ্ব জুনিয়ৰৰ অভিলেখ গঢ়িছিল। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ 1ম বৈঠক অনুষ্ঠিত হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

মিডিয়ামৰ ভৰ 111.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান সমান্তৰালকৈ প্ৰচাৰ কৰা হৈছে নিউজ অন এয়াৰ মোবাইল এপতো।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আগমনী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়োৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক অমূল্য অনুভৱ শ্ৰব্য সংকলনৰ দুটিমান গীত শুনাবলৈ লোৱা হৈছে তন্বী কাকতিৰ কণ্ঠত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত তন্বী কাকতিৰ কণ্ঠৰ গীত শুনিছে। গীতকেইটি লোৱা হৈছে অমূল্য অনুভৱ শ্ৰব্য সংকলনৰ পৰা।

শ্ৰোতাসকলে ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানত তন্বিকা কুতিৰ কণ্ঠৰ গীত শুনিলে অমূল্য অনুভৱ শ্ৰব্য সংকলনৰ পৰা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পবালীৰ সুৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে পুতুল চন্দ্ৰ বৰদলৈ আৰু সহশিল্পীসকলৰ কণ্ঠত তিৱা গীত।

পোৱালীৰ সৰুচালৰ শ্ৰোতাসকলে পদুলচন্দ্ৰ বৰদলৈ আৰু সংগীতবৃন্দৰ কণ্ঠ তিৱা গীত শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহক।

0: অধ্যায়, আমার লোকপিয়ন, আমার বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
2: আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে ময়ূৰপংখী চেতিয়াৰ কণ্ঠৰ গীত। শিল্পীকণ্ঠৰ প্ৰথম গীতৰ ৰচনা তৰুণ শৰ্মাৰ।

আধুনিক গীত অনুষ্ঠানত শ্রোতাসকলে ময়ূরপঙ্খী চিত্রা কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এয়া শিল্পী কণ্ঠৰ আন এটি গীত, গীতৰ ৰচনা শচীন্দ্ৰ অধিকাৰীৰ।

আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে ময়ূৰ পংখী চেতিয়াৰ কণ্ঠৰ গীত কেইটি শুনিলে। গীতৰ কথা আছিল ক্ৰমে তৰুণ শৰ্মা, শচীন্দ্ৰ অধিকাৰী আৰু প্ৰশান্ত বৰদলৈৰ। এই আকাশবাণী গুৱাহাটীৰ মহাপাশ। খন্তেক পাছতেই মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাষাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ বেংগাবৰাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি অঞ্চলটোৰ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কাজিৰঙাত আজি দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি 11 ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ব্ৰিক্ছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপাল ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাৱিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাৱিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উপলক্ষে দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰ বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। আৰু অসমৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: দৃষ্টিপাত।
1: আজিৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী। এই বিষয়ে কথা পাতিবৰ বাবে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল, লগতে আছে বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত। শ্ৰোতাসকললৈ আমাৰ ফোন নম্বৰ খেতি জনাই দিছোঁ 03-6162661876 আৰু 9435405222, 03-6126618876 আৰু 9435405222। আপোনালোকে এই দুটি নম্বৰলৈ ফোন কৰি আমাৰ সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া অৰূপ কুমাৰ শৰ্মা।
2: দেশসমূহ গাঁওসমূহ দেশৰ স্পন্দনস্বৰূপ। গাঁৱৰ উন্নয়ন হ'লেহে প্ৰকৃত অৰ্থত দেশৰ উন্নয়ন সম্ভৱ। এই লক্ষ্যৰে সমগ্ৰ দেশতে পুৰণি এম জি এনৰেগা আঁচনিৰ ঠাইত 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে যুগান্তকাৰী আইন, বিকশিত ভাৰত গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা মিছন ভি বি জি ৰামজী। এই মিছনৰ জৰিয়তে 125 দিনৰ কৰ্মসংস্থাপনৰ নিশ্চয়তা, মজুৰিৰ নতুন হাৰ আৰু গ্ৰামাঞ্চলত স্থায়ী সম্পদ সৃষ্টি কৰাৰ বিশাল পৰিকল্পনা হাতত লোৱা হৈছে। কিন্তু আপোনাৰ গাঁৱৰ পুৰণি জব কাৰ্ডখনৰ এতিয়া কি হ'ব, আপুনি কেনেকৈ EKYC সম্পন্ন কৰিব আৰু এই আঁচনিয়ে আমাৰ গ্ৰাম্য অৰ্থনীতিক কেনেকৈ স্বাৱলম্বী কৰিব, এই সকলোবোৰ বিষয় সামৰি উন্নত ভাৰত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী আইন সম্পৰ্কে আমি কথা পাতিবলৈ ওলাইছোঁ। আমাৰ সৈতে আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত। আপোনালোকক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠানত যোগাযোগৰ বাবে আমালৈ ফোন কৰিব পাৰে। ফোন নম্বৰ দুটি কৈ দিছোঁ 03-6126-1876 আৰু 9435405222। এতিয়া আপোনালোকক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। প্ৰথমতে আপোনাক দুয়োৰে পৰা জানিব বিচাৰিছোঁ, পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত এই নতুন ভি বি জি ৰামজী আঁচনিৰ মূল পাৰ্থক্য বা বৈশিষ্ট্যসমূহ কি আৰু ই কেনেকৈ গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰিব?
3: নমস্কাৰ। 2025ৰ শীতকালীন সংসদ অধিৱেশনত যিখন ভি বি জি ৰামজী অৰ্থাৎ গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ, সেইখন বিলখন আইনলৈকে উত্তৰিত হয়। ইয়াৰ আঁচনিখনৰ মূলতঃ বৈশিষ্ট্য আছিল দুটা, এটা যাতে গ্ৰাম্য নিয়োগ, জীৱিকা উন্নয়ন আৰু স্থানীয় পৰিকল্পনাক অধিক শক্তিশালী কৰিব পাৰি, আৰু দ্বিতীয়তে যি আগত 100 দিনৰ নিশ্চিত নিয়োগ, সেই নিশ্চিত নিয়োগ 125 দিনলৈকে বৃদ্ধি কৰা হৈছে। গতিকে আগৰ ক্ষেত্ৰত এনেকুৱা এটা হয় যে এই আঁচনিখনৰ ক্ষেত্ৰত যি ধনৰ আবণ্টন বাকী ভাৰতৰ ৰাজ্যবিলাকৰ ক্ষেত্ৰত 60-40 অৰ্থাৎ 100 টকাটোৰ 60 টকাটো কেন্দ্ৰই দিব, 40 টকাটো ৰাজ্যসমূহে দিব লাগে। কিন্তু উত্তৰ পূব বা কেইখনমান পাৰ্বত্য ৰাজ্যৰ ক্ষেত্ৰত, পাহাৰীয়া ৰাজ্যৰ ক্ষেত্ৰত এতিয়া 90-10 অৰ্থাৎ 90 টকাটো 100 টকাটোৰ 90 টকাটো কেন্দ্ৰই দিব, 10 টকাটো ৰাজ্যই দিব। গতিকে এই প্ৰধানত আগৰ এম জি এনৰেগাখনেই এই আঁচনিখনৰ নতুন নামাকৰণ কৰা হৈছে। আৰু ইয়াৰ পৰিসংখ্যাত আপুনি কৈছিলে যে 2047ৰ যাতে আমি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ আৰু এই আঁচনিখনে যাতে তাত সহযোগিতা কৰিব পাৰে, কেনেকৈ সহযোগিতা কৰিব? এই সহযোগিতা এনেকৈ, যেতিয়া আঁচনিখন প্ৰথম অনা হৈছিল তেতিয়া দাৰিদ্ৰ সীমাৰেখাৰ তলত বহুত মানুহ আছিল, গতিকে তেখেতসকলক জীৱন আৰু জীৱিকাৰ কাৰণে প্ৰথম পথ দিব লগা হৈছিল। কিন্তু এতিয়া যিহেতু প্ৰায় 2011-12 যদি দাৰিদ্ৰতা সীমাৰেখাৰ তথ্য চাই 37 জন প্ৰতি 100 জন মানুহৰ 37 জন দাৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু আজি সেইটো মাত্ৰ 14 জন। গতিকে সময়ৰ পৰিৱৰ্তনৰ লগত গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ লগে লগে যাতে মানৱ জীৱনৰ উন্নতিকৰণ কৰি আমি 2047ৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ, সেইকাৰণে এনেধৰণৰ পৰিৱৰ্তনসমূহ অনা হৈছে।
4: হয়, আপুনি ঠিকেই কৈছে যে সময়ৰ পৰিৱৰ্তনৰ লগতে, কাৰণ মহাত্মা গান্ধীয়ে এনৰেগা আঁচনিখন 2005ৰ পৰা 2025ৰলৈকে বিগত দুটা দশক আমি সফলভাৱে ৰূপায়ণ কৰিলোঁ। গতিকে আমি মহাত্মা গান্ধীৰ এনৰেগাৰ জৰিয়তে গ্ৰাম্যত কৰ্মসংস্থাপন সৃষ্টিৰ লগতে মহিলা সবলীকৰণকে ধৰি স্থায়ী সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে মহাত্মা গান্ধীৰ এনৰেগাই। সেই সফলতাক অধিক শক্তিশালী ত্বৰান্বিত

0: লক্ষ্যৰে এতিয়া বিকশিত ভাৰত 2047ৰ উদ্দেশ্য আগত ৰাখি আমাৰ বৰ্তমানৰ যি বিকশিত ভাৰত জি ৰামজী 2025 আইনখন এতিয়া আমাক ইয়াত ৰূপায়ণ কৰি কৰা হৈছে। আৰু এটামান তাত বৈশিষ্ট্য আছে, সেইটো হৈছে কি কৃষি ঋতুত প্ৰয়োজনীয় কৃষি শ্ৰমিকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে কৃষি ৰোপণ আৰু চপোৱা সময়ত 60 দিনৰ কামৰ বিৰতি ৰাখি যাতে ৰখা হৈছে যাতে জীৱিকা সুৰক্ষিত বৃদ্ধি কৰা যায় কৃষিজীৱীৰ ক্ষেত্ৰত, শ্ৰমিকৰ নাটনি যাতে নাটনি হয়। তাৰপিছত আৰু কিছুমান আছে, ধৰক যদি কাম বিচৰাৰ 15 দিনৰ ভিতৰত যদি আমি কাম দিব নোৱাৰোঁ তেনেহ'লে নিবনুৱা ভাট্টা প্ৰদান কৰা যাব। যদি কাম দিয়াৰ 15 দিনৰ ভিতৰত যদি আমি শ্ৰমিকক মজুৰি দিব নোৱাৰোঁ তেনেহ'লে ডিলে কম্পেনচেশ্যন দিয়া হ'ব। এনেকুৱা ধৰণৰ কিছুমান
1: যিবোৰ মানে পূৰ্বৰ আইনখনত নাছিলে,
0: পূৰ্বৰ আছিলে তথাপি এতিয়া আইনখনতো এইখিনি কথা আছে, এইখিনি এটা বিশেষ বৈশিষ্ট্য বহন কৰে।
1: আমাৰ সৈতে এগৰাকী শ্ৰোতা ফোনযোগে সংযুক্ত হৈছে। হেল্ল', আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে, প্ৰথমে পৰিচয়টো দিয়ক আৰু আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল',
2: মই গোৱালপাৰা জিলাৰ লুকধৰা পদুবাৰাৰ পৰা কৈছিলোঁ, লুৎফৰ ৰহমান। মোৰ প্ৰশ্নটো হ'ল, যিটো যিহেতু ভি ভি জি ৰাম জি আঁচনি যিটো হয়, হেল্ল'
1: কওক,
2: ভি ভি জি ৰাম জি আঁচনি যিটো হয়, আমাৰ ইয়াত মইতো কোনো ধৰণৰ সা সুবিধা আজিলৈকে চৰকাৰৰ পৰা একো পোৱাই নাই, গতিকে এই ক্ষেত্ৰত চৰকাৰৰ আহ্বান জনাইছোঁ যিহেতু আমাৰ ইয়াত ৰাস্তা ঘাটো বেয়া বা চৰকাৰী বাসগৃহ সিমান অহা নাই আমাৰ এইফালে।
0: আপুনি কেনেকুৱা ধৰণৰ সুবিধাৰ কথা কৈছে বাৰু?
2: চৰকাৰৰ কোনো ধৰণৰ আঁচনি আমাৰ এইফালে অহাই নাই, সেইটোহে কৈছিলোঁ।
0: নহয়,
1: কথাখিনি চাগে নিশ্চয় সত্য নহয়, কাৰণ ধুবধৰ বা গোৱালপাৰাটো বাকী আঁচনিতে সকলো আঁচনি ৰূপায়ণ হৈ আছে,
0: সকলো জিলাতে ৰূপায়ণ হৈ আছে, ৰূপায়ণ হৈ আছে। আপোনাৰ নিশ্চয় জব কাৰ্ড আছে? হয়, এতিয়া সেই পূৰ্বৰ জব কাৰ্ডখনেই এতিয়া ভি ভি জি ৰামজীৰ ক্ষেত্ৰত আমি গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ড বুলি কৈছোঁ, তালৈ সেইটো
3: ৰূপান্তৰ। তাৰ ওপৰত তেখেতে যিটো আঁচনি নোপোৱাৰ কথা কৈছে, যেতিয়া এখন জব কাৰ্ড থাকে আটাইতকৈ ডাঙৰ কথা কি হয়, জব কাৰ্ডৰ অধীনত পোৱাৰ লগে জব কাৰ্ড জব কাৰ্ডখন পাবৰ কাৰণেও তেখেতসকলৰ সৈতে কিবা নহয় কিবা ন্যূনতম মানদণ্ড থাকে, আৰু সেই মানদণ্ডখিনি দেখুৱালে, যেনেকৈ ৰেচন কাৰ্ড যদি থাকে, ধৰি লৈছোঁ ৰেচন কাৰ্ড থাকিলে তেখেতসকলে যিটো আমাৰ 5 লাখ টকাৰ আয়ুষ্মান ভাৰত সেইটোও পাব। গতিকে এনেকুৱা বহুত আছে, যেনেকৈ 20 টকাৰ আঁচনিটো পায় প্ৰধানমন্ত্ৰী জীৱন জ্যোতি আঁচনি, প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা আঁচনি। গতিকে হয়তো তেখেতে বিচাৰিব ক'ব বিচাৰিছে যে তাৰ গাঁৱৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত এই যিটো এম জি এনৰেগাৰ থ্ৰুৰে হোৱা নাই বুলি তেখেতে হয়তো মই ভাবিছোঁ ক'ব বিচাৰিছে। কেনেকুৱা নহয় যে তাতো দুটা কথা থাকে, কোনখিনি ৰাস্তা, এতিয়া আমাৰ হাইৱে টাইপৰ ৰাস্তা বা ষ্টেট হাইৱে ৰাস্তা, পি ডব্লিউ ডিৰ অধীনৰ ৰাস্তা জি ৰাম জিয়ে কাভাৰ নকৰে, গতিকে তাত হয়তো যিখিনি কাভাৰ কৰিব
0: জি ৰাম জিৰ ক্ষেত্ৰত অকল গ্ৰামীণ পথখিনি কভাৰ কৰিব।
1: এতিয়া মই শুনাৰ লগত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই যে তেখেতে ক'লে জব কাৰ্ড আছে, এই জব কাৰ্ডখন এতিয়া এইটো যিটো এই আইনৰ অচিনত ৰোজগাৰ কাৰ্ডলৈ ৰূপান্তৰ কৰিব লাগিব, কি কৰিব লাগিব বা ই কে ৱাই চি কেনেকৈ কৰিব লাগিব?
0: এতিয়া আগৰ যিখিনি জব কাৰ্ড আছিলে সেই জব কাৰ্ডসমূহ এতিয়া গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ডলৈ পৰিৱৰ্তন হৈছে। গতিকে কিন্তু আমি দেখিছোঁ যে কাম কৰিবলৈ হ'লে তেওঁলোকৰ জব তেওঁলোকে ই কে ৱাই চি সম্পন্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে কাম কৰিব পাৰিব। গতিকে তেওঁলোকক যিসকলে এতিয়ালৈকে ই কে ৱাই চি সম্পন্ন কৰা নাই, এই মাধ্যমৰ জৰিয়তে মই তেখেতলোকক অনুৰোধ কৰিছোঁ যাতে তেখেতলোকে ই কে ৱাই চি সম্পূৰ্ণ কৰি লয়। আমি দেখিছোঁ যে আমাৰ অসমত মুঠতে 34.69 লাখ আমাৰ এক্টিভ জব কাৰ্ড আছে, এনেইতো জব কাৰ্ড 74.54 লাখ জব কাৰ্ড আছে, তাৰ ভিতৰত এক্টিভ জব কাৰ্ড আছে 34.69 লাখ, আৰু এক্টিভ ৱৰ্কাৰ আছে 48.47 লাখ এক্টিভ ৱৰ্কাৰ আছে, তাৰ ভিতৰত 92% এক্টিভ ৱৰ্কাৰেহে এতিয়ালৈকে ই কে ৱাই চি সম্পূৰ্ণ কৰিছে। গতিকে মোৰ অনুৰোধ থাকিল এই মাধ্যমৰ জৰিয়তে যে সকলোৱে ই কে ৱাই চি সম্পূৰ্ণ কৰক, ই কে ৱাই চি সম্পূৰ্ণ কৰিলেহে তেখেতলোকে এতিয়া কাম কৰাৰ যোগ্যতা অৰ্জন কৰিব।
1: আমাৰ সৈতে আৰু এগৰাকী শ্ৰোতা সংযুক্ত হৈছে। হেল্ল' হেল্ল'
4: হেল্ল'
1: হেল্ল' আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক।
4: হয়, মই বংশৰ পৰা মানসে ক'লো।
1: মানক
4: হয়, মোৰ দুটা প্ৰশ্ন আছিলে।

0: মানে প্ৰথমটো হৈছে নতুনকৈ মানে আমি জব কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিম নে মানে হেৰি নোৱাৰিম নতুনকে জব কাৰ্ড ল'ব কাৰণে? আৰু দ্বিতীয় প্ৰশ্নটো হৈছে মানে তিনি ফিজিকেলি হেণ্ডিকেপ আছে, আমি মানে মই মানে ফিজিকেলি হেণ্ডিকেপ হয়, সেই পাৰ্চন খিনি সকল মানে হেৰি হৈছে নেকি বাৰু, অৰুণোদয় আঁচনিটো কাটিছে নেকি বাৰু, এইখিনি জনাই দিব লাগিছিলে।
1: প্ৰথম কথা, অৰুণোদয়ৰ ক্ষেত্ৰততো কটা নাই, কাৰণ অৰুণোদয়ৰ এটা কথা মন কৰিব, তিনিটা ক্ৰাইটেৰিয়াৰ মেইন ক্ৰাইটেৰিয়া, তিনিটা মেইন ক্ৰাইটেৰিয়া হৈছে যে বিধৱা, যিয়ে বিয়া নোহোৱা কোনোবা বাইদেউ থাকে, আৰু যিয়ে দিব্যাংগ। গতিকে তেখেতসকলৰ আগতে দিব্যাংগজনক 1000 টকা পেঞ্চন দিয়া হৈছিল শাৰীৰিকভাৱে যিজন সক্ষম নহয়। এতিয়া অৰুণোদয়ৰ জৰিয়তে কি কৰা হৈছে, 1250 টকা দিয়া হৈছে। গতিকে এই কথাটো তেখেতে নোপোৱাৰ কোনো কথা থাকিব নালাগে।
2: প্ৰথম প্ৰশ্নটো তেওঁ কৰিছিলে যে জব কাৰ্ডৰ কাৰণে তেখেতে নতুনকৈ আবেদন কৰিব লাগিব নেকি। ইতিমধ্যে মই কৈছোঁ যে যদি তেখেতৰ অলৰেডি জব কাৰ্ড আছিলে, সেই জব কাৰ্ডখন গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ডলৈ পৰিৱৰ্তন হৈছে আৰু সেইখন VVG ৰামজী চফ্টত ইতিমধ্যে আহি গৈছে। যদি তেখেতৰ আগত জব কাৰ্ড নাছিলে, এতিয়া গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ড পাবৰ কাৰণে তেখেতে আবেদন কৰিব লাগিব। সেই আবেদন তেখেতৰ সংশ্লিষ্ট গাঁও পঞ্চায়ততে কৰিব লাগিব আৰু তাৰ কাৰণে তেখেতে কেইটামান তথ্য দিব লাগিব যে গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ড পাবলৈ হ'লে 18 বছৰ ওপৰৰ বয়স হ'ব লাগিব, লগতে তেখেতে অনাকৌশলী কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিব লাগিব। আৰু আমি এটা পৰিয়ালত এখনহে গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ড দিয়া যায়। যদি তেখেতৰ পৰিয়ালত অলৰেডি গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ড আছে, তেতিয়াহ'লে তেখেতৰ নামটো তাত অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু প্ৰত্যেকজনৰ নথি হিচাপে তেওঁলোকে ফটো দিব লাগিব, বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব আৰু মোবাইল নাম্বাৰ, এইকেইটা তথ্য দিয়ে এখন গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি কাৰ্ডৰ কাৰণে তেখেতে আবেদন কৰিব পাৰিব।
3: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল' হেল্ল' আপোনাৰ পৰিচয়টো কওক আৰু প্ৰশ্নটো।
4: নমস্কাৰ, মই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি মনোজুলি গাঁৱৰ পৰা ফোন কৰিছো। মোৰ পৰিচয়টো হৈছে শ্ৰী বিজয় ভাট। মোৰ প্ৰশ্নটো হৈছে VVG ৰামজী যোনটো নতুন আঁচনি ৰূপায়ণ হৈছে সমগ্ৰ অসমত, বৰ্তমান পৰৱৰ্তী সময়ত যি কামসমূহ আৰম্ভ হ'ব, এদিনৰ কামৰ বেতনটো দি পেলাই যিবিলাক যি দৰমহা থাকিব এইবিলাক কমিটিয়ে লৈ যাব পাৰিব নেকি, না ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব, এইটো সম্পৰ্কে মই জানিব বিচাৰিছিলোঁ। আৰু লগতে VVG ৰামজীৰ এটা টোল ফ্ৰী হেল্পলাইন নম্বৰ অধিক তথ্যৰ বাবে তেনেকুৱা যাব নেকি, সেইটো বিষয়ে মুকলি কৰা হ'ব নেকি পৰৱৰ্তী সময়ত, সেই বিষয়ে মই অলপ জানিব বিচাৰিছোঁ।
3: ঠিক আছে, প্ৰথমে আপোনাৰ প্ৰশ্নৰ এটা অংশৰ উত্তৰ দিব মহন্ত দেৱে।
1: প্ৰথম প্ৰশ্নটো আপুনি যিটো কৰিছিলে, এই নতুন আইনখন আনিলে কিয়? অপ্ৰিয় হ'লেও সত্য কথা, এই ক্ষেত্ৰত যেতিয়া জব কাৰ্ডৰ ক্ষেত্ৰত বহু সময়ত তেনেকুৱা ধৰণৰ মানুহে কমপ্লেইন কৰিছিল বা আপত্তি দৰাইছিল যে ধনৰ অপব্যৱহাৰ হয় বা যিজন যাৰ নামত আহে তেখেতক পইচাখিনি নাপায়। গতিকে এনেধৰণৰ কুৱেশ্যন যেতিয়া প্ৰশ্নবিলাক আহিব ধৰিলে, তেতিয়া সংস্কাৰৰ প্ৰয়োজনীয়তা আহিল আৰু সেইকাৰণে এই কেগে যেতিয়া এই অভিযোগবিলাক কেগে পাইছিল, কেগে পোৱাৰ পিছত তেখেতসকলে বিভিন্ন এনেকুৱাও দেখা হৈছিল যে আগতে এনেকুৱা কৰিছিল, বহু যন্ত্ৰৰে কাম কৰে পিছত মানুহে কৰা বুলি দেখুৱাইছিল। আৰু সেইকাৰণে এই কথাবিলাক যাতে নহয় তাৰ কাৰণে অডিট আৰু পৰ্যবেক্ষণৰ অধিক শক্তিশালী এই জিৰামজিত কৰা হ'ব। দ্বিতীয়তে, যিটো আমি বৰ্তমানৰ যুগত যিটো GPS ছিষ্টেম, অৰ্থাৎ আপুনি য'ত কাম কৰে তাৰ পৰা সেই ঠাইডোখৰৰ পৰা কাম কৰা ফটোৰ সৈতে আপুনি পঠাব লাগে, য'ত আগতে এই ছিষ্টেমটো ফটো মাৰি মই য'ত কাম কৰিছিলোঁ ফটো মাৰি দিছিলোঁ হৈ গ'ল। এতিয়া আপুনি ফটো মাৰি দিয়াৰ লগে লগে GPS কৰোঁতে কোনখিনি ঠাইত কোনখন গাঁৱৰ কোনখন জিলাত কোনখিনি ঠাইত কৰি আছে, কি কাম কৰি আছে, সকলো কথা আহিব আৰু তাত নতুনকৈ সংযুক্ত কৰা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স,
3: অৰ্থাৎ
1: কৃত্ৰিম যিটো বুদ্ধিমত্তা তাত প্ৰয়োগ কৰা হ'ব। তিনি নম্বৰটো, তাত যাতে এনেকুৱা কোনো ধৰণৰ অসাধু বা বেলেগে ধনখিনি নিব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰতিনিধিৰে এখন তদাৰকী কমিটি গঠন কৰা হ'ব। আৰু তাতকৈ ডাঙৰ কথা, প্ৰত্যেক সপ্তাহত এক সাপ্তাহিক ৰাজহুৱা প্ৰতিবেদন কামৰ অগ্ৰগতি প্ৰকাশ কৰা হ'ব। গতিকে আগত যিখিনি কথা নাছিল সেইখিনি কথা ইয়াত সংলগ্ন কৰা হৈছে। আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো আনগৰাকী আমাৰ সতীৰ্থ আছে, তেখেতে ক'ব।
2: আপুনি সুধিছিলে যে VVG ৰামজী টোল ফ্ৰী কিবা নাম্বাৰ আছে নেকি? আমাৰ টোল ফ্ৰী নাম্বাৰ

0: বুলি ক'লে আমাৰ কমিশনাৰেট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অসমৰ এটা টোল ফ্ৰী নাম্বাৰ আছে, সেই নাম্বাৰটোৰেদি আপুনি আপোনাৰ অভিযোগখিনি দিব পাৰিব। সেই নাম্বাৰটো আপুনি কাইণ্ডলি নোট কৰি ল'ব, 1800 1232 235 600।
1: আকৌ এবাৰ কৈ দিওঁ,
0: আকৌ এবাৰ কৈছোঁ, 1800 1232 235 600। এই নাম্বাৰটো আপোনাৰ এটা টোল ফ্ৰী নাম্বাৰ আমাৰ কমিশনাৰেট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ। এই নাম্বাৰটো যি আমাৰ অফিচিয়েল ডে কেইটাত কাৰ্যক্ষম হৈ থাকে,
2: অফিচ খোলা দিনত ফোন কৰি পেলাই থাকে।
1: এটা বৰ ইম্পৰ্টেণ্ট কথা ইয়াত আহিছিলে এইবাৰ যিটো জি ৰামজী, যে আমি 60 দিন আগতে কি হৈছিল, বছৰটোৰ যিকোনো সময়ত কামটো কৰিব পাৰিছিল, এতিয়া 60 দিন কাম কৰিব নোৱাৰে
2: খেতিৰ সময়ত।
1: গতিকে প্ৰশ্নটো মানুহৰ হয় যে যিটো কাম মই কৰি আছিলোঁ 2 মাহটো মোৰ কমি গ'ল, গতিকে জব কাৰ্ডৰ জৰিয়তে কাম কৰাৰ সময়টো কমি গ'ল নেকি? আগতে 100 দিন আছিল, এতিয়া 125 দিন হ'ল। অন্তৰালৰ কাৰণটো কি? খেতিয়কসকলে খেতি পথাৰত শস্য সিঁচাই বা শস্য চপোৱা কি কাৰণে কৰিব লগা হ'ল? আমি যদি ভাৰতৰ প্ৰেক্ষাপটত চাওঁ, ভাৰতৰ গাখীৰ, সৰিয়হ বা আমাৰ যিটো পিঁয়াজ, ৰাইচ, হুইট, এই সকলোবিলাক বা কুঁহিয়াৰ, এই সকলোবিলাকত আমি পৃথিৱীৰ ভিতৰত প্ৰথম দ্বিতীয় স্থানত আছোঁ। গতিকে মেক্সিমাম যদি চাই আমাৰ 100 জন মানুহৰ 70 জন খেতিৰ কথা কৈছোঁ, খেতিৰ 100 জন মানুহৰ 70 জন মানুহে খেতিৰ লগত জড়িত হৈ থাকে এখন গাঁৱৰ। গতিকে তেখেতসকলে যাতে এই জব কাৰ্ডৰ জৰিয়তে সেই সময়ত জব কাৰ্ডৰ পৰা বঞ্চিত নহয় সেইকাৰণে কৰা হৈছে।
2: নিশ্চয় এটা ভাল ব্যৱস্থা হৈছে, আৰু শ্ৰমিকৰ নাটনিও যাতে নহয় সেইটো লক্ষ্য কৰা হৈছে। আমাৰ সৈতে আন এগৰাকী শ্ৰোতা সংযুক্ত হৈছে। হেল্ল' হেল্ল'
3: হেল্ল' ছাৰ নমস্কাৰ,
2: আপুনি কোনে আৰু ক'ৰ পৰা কৈছে পৰিচয়টো? মই
3: শিৱৰাজ
2: কওক, আপোনাৰ প্ৰশ্নটো কওক
3: ছাৰ। মোৰ প্ৰশ্নটো হ'ল, আমাৰ এখন জব কাৰ্ড আছিলে ছাৰ হাজবেণ্ডৰ নামত, জব কাৰ্ডখন আজি কিছু ছমাহমান আগৰ পৰা মানে এক্সিপ্ট কৰি দিয়া নাই ছাৰ, নামটো অহা নাই বুলি কয়। জব কাৰ্ডখন বহুত পুৰণা হয়,
0: আপুনি যদি পুৰণা জব কাৰ্ড হয়, যদি আপুনি ইতিমধ্যে ই কে ৱাই চি কৰা নাই, তেনেহ'লে সেইখন ই কে ৱাই চি সম্পন্ন কৰি দিব। আপুনি পঞ্চায়ত অফিচলৈ যাব, তাৰ সংশ্লিষ্ট
2: সুধিব খুজিছিলোঁ মানে ক'ত যাব লাগিব, কি কৰিব লাগিব।
0: হয়, আপুনি পঞ্চায়ত অফিচলৈ যাব, তাৰ সংশ্লিষ্ট যিজন গ্ৰাম ৰোজগাৰ সহায়ক আছে তেখেতক ক'লেই তেখেতে সেইটো আপোনাক ই কে ৱাই চিটো সম্পন্ন কৰি দিব।
2: নিশ্চয় সুন্দৰ মানে।
1: আৰু এটা কথা আহিব পাৰে, কিন্তু যিহেতু এইবাৰ জি ৰামজী নিৰ্দেশনাত আছে যে প্ৰতি 100 টকাৰ অৰ্থাৎ 60% কেন্দ্ৰই দিব, 40% ৰাজ্য
2: চৰকাৰে,
1: 90% ৰাজ্যই দিব। ধৰি লওক কেতিয়াবা আমি দেখা পাইছোঁ, যিহেতু মোক আপুনি ৰাজনৈতিক দলৰ এগৰাকী মুখপাত্ৰ বুলি চিনাকি কৰাই দিছিলে, কেতিয়াবা আমি দেখা পাইছোঁ কিছুমান ৰাজ্যই যদি 60 টকাটো কেন্দ্ৰৰ পৰা দিয়ে, 40 টকাটো যদি ৰাজ্যই নিদিয়ে তেতিয়া কি কৰিব, বা 90 টকাটো কেন্দ্ৰই দিছে, 10 টকাটো যদি ৰাজ্যই নিদিয়ে তেতিয়া জব কাৰ্ডটো হ'ব নে নাই, কামখিনি হ'ব নে নাই। এই ক্ষেত্ৰত যিখিনি 100 টকাটোৰ 60 টকাৰে যিখিনি কাম সম্পন্ন হ'ব বা 100 টকাটোৰ 90 টকাৰে যিখিনি কাম সম্পন্ন হ'ব সেইখিনি কাম কৰা হ'ব, হয়তো 10 টকাটোৰ যিখিনি কাম সেইখিনি বাকী থাকি যাব। গতিকে তাৰে এটা উদাহৰণ আমি যদি চাওঁ, পলিটিকেল এংগলত মই কোৱা নাই, তথাপিও যিটো আমি কৃষকসকলৰ উপকৃতৰ কাৰণে কৃষক সন্মান নিধিৰ জৰিয়তে অসমত বহুত লাখ কৃষকে পাইছে, আৰু এই কৃষক সন্মান নিধি দিব লাগিলে এটা এড্ৰেছ ভেৰিফিকেশ্যন কৰিব লাগে। ৱেষ্ট বেংগলত এই এড্ৰেছ ভেৰিফিকেশ্যনটো যিহেতু ষ্টেট মেটাৰ, ৰাজ্যৰ অধীনত পৰে, সেই তাত ভেৰিফিকেশ্যন কৰিব নিদিয়াৰ কাৰণে 70 লাখ কৃষকে তাতে এই কৃষক সন্মান নিধিটো পোৱা নাছিল। আৰু সেইকাৰণে জিৰামজীত এইটো শুধৰাই এইটো কৰা হৈছে যে আমি কেন্দ্ৰৰ পইচাটো দিম, ৰাজ্যৰ যিখিনি ইউটিলাইজ কৰিব লাগে যদি নকৰে সেইটো তেখেতসকলৰ কথা।
2: নিশ্চয়, এতিয়া কথা হৈছে আমাৰ অসমত এতিয়া দেখা পোৱা গৈছে যে উজনি অসমত বিশেষকৈ যিটো বানৰ বিধ্বংসী অৱস্থা, মাজতে আপোনালোকৰ মানে কি সভাপতি, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও মানে সংসদত লোকসভাত কৈছিলে যে এইটো ভি বি জি ৰামজী আঁচনিখনত বা আইনখনত শিথিলতা আনি কিবাকৈ কৰিব পৰা যায় নেকি সেইখিনি নাই মাজত।
1: ইনফেক্ট এই প্ৰসংগটো আমি দলৰ জৰিয়তে যেতিয়া চেণ্ট্ৰেল কমিটিৰ টীম আহিছিল, বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছিল, তেখেতসকলকো আমি অনুৰোধ কৰিছিলোঁ যে এই জি ৰামজীৰ অধীনৰ জৰিয়তে যিখিনি পাৰি ৰাস্তা ঘাট বা যিখিনি সহায় কৰিব পাৰি

0: আমি কৰিব পাৰোঁ নেকি। তেখেতসকলে গোটেইখিনি এছেচমেণ্ট কৰি পেলাই কৈছে যে ডেফিনেটলি কিবা এটা পজিটিভ সকাৰাত্মক বা ইতিবাচকভাৱে জিৰামজিৰ ক্ষেত্ৰত এইটো কৰিব পৰা যাব। কিন্তু কেনেকৈ কৰিব পৰা যাব, কি কৰিব পৰা যাব, সেই প্ৰতিবেদনখন যেতিয়া প্ৰকাশিত হ'ব বা তাৰ পৰা যেতিয়া গাইডলাইন আহিব তেতিয়াহে আমি ক'ব পাৰিম। কিন্তু এটা কথা ঠিক যে ইয়াৰ জৰিয়তে বান বিধ্বস্ত বিশেষকৈ তিনিখন জিলা যি অনাকাংক্ষিত আৰু অস্বাভাৱিক বানাক্ৰান্ত হৈছে, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ, গতিকে তাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাব।
1: হয়, যিখন ভি ভি জি ৰামজি এক্ট আছে, সেই এক্টৰ যিখিনি কাম আমি কৰিব পাৰোঁ তাৰ মুখ্য চাৰি প্ৰকাৰত ভাগ কৰিছে তেওঁলোকে। সেই চাৰি প্ৰকাৰৰ কামৰ চতুৰ্থ প্ৰকাৰ কামটো হৈছে দুৰ্যোগ প্ৰতিৰোধ আৰু জলবায়ু সহনশীল কাম। এই অধীনত আমি মুঠতে 35টা কাম আমি কৰিব পাৰোঁ, যিখিনি নেকি আমাৰ দুৰ্যোগ প্ৰতিৰোধ আৰু জলবায়ু সহনশীল কামৰ লগত জড়িত। গতিকে আমি যদি চাওঁ যে আমাৰ যিখিনি এতিয়া ডেমেজ হৈছে, সেই ৰাস্তাই ডেমেজ হৈছে বা পাব্লিক কোনোবা এছেট ডেমেজ হৈছে, সেইখিনি আমি পোষ্ট ডিজাষ্টাৰ ৰেষ্টৰেশ্যন আমি কৰিব পাৰোঁ এই চতুৰ্থ প্ৰকাৰৰ কামৰ ভিতৰতে। তাৰোপৰি আমি স্থায়ীভাৱে যদি আমি কৰিব বিচাৰোঁ তেনেহ'লে ফ্লাড শ্বেল্টাৰ আমি বনাব পাৰোঁ, এম্বেংমেণ্ট আমি বনাব পাৰোঁ, ডাইভাৰ্চন চেনেল আমি বনাব পাৰোঁ। গতিকে এইখিনি প্ৰভিজন আছে আমাৰ অলৰেডি এখনতে আছে। তাৰোপৰি যদি কেন্দ্ৰই আৰু নতুনকৈ বিবেচনা কৰে তেনেহ'লে আমাৰ দেশখনৰ কাৰণে এটা খুব ভাল কথা হ'ব, ৰাজ্যখনৰ কাৰণে।
2: এতিয়া গাঁৱৰ অঞ্চলত দেখা যায় যে সাধাৰণতে ছাৰ্ভাৰ নাথাকে, নেটৱৰ্ক নাথাকে, গতিকে সেইখিনি মানুহৰ কি হ'ব, যিখিনি মানুহে ভালকৈ নাজানেও বা অনক্ষৰ, তেনেকুৱা মানুহখিনিৰ কাৰণে কি হ'ব?
1: নহয়, ছাৰ্ভাৰ যদি নাথাকে বা হেৰি নাথাকে, সেইখিনি ছাৰ্ভাৰ কামটো গাঁৱৰ মূল যিখিনি আমাৰ থলুৱা মানুহ আছে সেইখিনিৰ লগত জড়িত নহয়। ছাৰ্ভাৰখিনি ইউজ কৰিব আমাৰ অফিচিয়েলসকলে, গতিকে তেওঁলোকৰ লগত সেইটো কোনো অসুবিধা নাপায়, আমাৰ অফিচিয়েলখিনিয়ে সেইটো মেনেজ কৰি ল'ব পাৰিব।
0: এই ছাৰ্ভাৰৰ কথা কওঁতে আপোনাক এটা সুন্দৰ উদাহৰণ মই দি দিওঁ। এতিয়া স্কুলবিলাকত এটেণ্ডেঞ্চ শিক্ষা সেতু এপেৰে দিছে, বহুতে এইটো ক'ব খোজে যে শিক্ষা সেতু এপত ইণ্টাৰনেট লাগে, শিক্ষা সেতু এপত ইণ্টাৰনেট নালাগে। আপুনি যেতিয়া ফটো মাৰিব সেই যিটো আপুনি তাত মাৰিব তাত টাইমটো আহে, আপুনি যেতিয়াই আপলোড নকৰক কিয় সেই টাইমটোৱেই পাব। গতিকে আৰু এটা কথা ইয়াত আছে, সেইটো হ'ল যে আগতে এশ টকাটো কেন্দ্ৰই দিছিল, বিশেষকৈ এম জি এনৰেগাৰ সময়ত,
1: ৱেজৰ ক্ষেত্ৰত।
0: এতিয়া মানে নহয়, ৱেজ কোৱা নাই মই, যিটো ধন আবণ্টন দিয়ে কেন্দ্ৰই, যে যি ধন আবণ্টন কেন্দ্ৰ চৰকাৰে দিব সেই গোটেইখিনি ধনেই কেন্দ্ৰই দিছিল। এতিয়া যিটো 60-40 বা 90-10 হ'ল, বহুতে এনেকৈ ক'ব খোজে যে কেন্দ্ৰীয় চৰকাৰে নিজৰ ধন কম কৰি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ পলিচি এটা ইমপ্লিমেণ্ট কৰিছে নেকি। কিন্তু এই ক্ষেত্ৰত পৰিসংখ্যা সেইটো নকয়। 2025ৰ আগততো এম জি এনৰেগাই আছিল, যেতিয়া প্ৰথম যেতিয়া আবণ্টন হৈছিল এই আঁচনিখন, তাৰ পৰা যদি আমি 1989ত তেতিয়া এম জি এনৰেগা নাছিল, সেইখন জৱাহৰ ৰোজগাৰ যোজনা বুলি ৰাজীৱ গান্ধীৰ দিনত প্ৰথম প্ৰাইম মিনিষ্টাৰ থাকোঁতে বা তেখেতে প্ৰাইম মিনিষ্টাৰ থাকোঁতে ইমপ্লিমেণ্ট হৈছিল। তাৰপিছত ইয়াৰ নামৰ পৰিৱৰ্তনৰ লগতো যেতিয়া মানুহে কয়, তথাপিও মই কৈ দিছোঁ, 1999 চনত সেইখন জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা বুলি অটল বিহাৰী বাজপেয়ীৰ দিনত আনে। 2005 চনত তেতিয়া মনমোহন সিং চৰকাৰ আছিল প্ৰধানমন্ত্ৰী, তেখেতৰ দিনত এইখন এনৰেগা অৰ্থাৎ নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট এইটো নামাকৰণ কৰা হয়। 2009 চনত এইখন মহাত্মা গান্ধী এম চি এনৰেগা বুলি কয়, মহাত্মা গান্ধী শব্দটো এনৰেগাৰ লগত লগাই দিয়া হ'ল। পিছত 2025চনত ভি ভি জি ৰামজি হ'ল। এতিয়া পৰিসংখ্যা যদি আমি চাওঁ, 2006 আৰু 2007 চনত 11,300 কোটি টকা বাজেট আবণ্টন দিছিল এম জি এনৰেগাৰ কাৰণে। 2015-16ত অৰ্থাৎ বিজেপি নেতৃত্বাধীন চৰকাৰখন অহাৰ আগত ইউ পি এ চৰকাৰৰ দিনত, তেতিয়া লাষ্ট 34,699 কোটি টকা আছিল। কিন্তু যোৱা বছৰ, মানে মই কৈ আছোঁ 2024-25, এই বছৰতো অলৰেডি ডিক্লেয়াৰ কৰিছে, কিন্তু 2024-25ত 86,000। গতিকে 86,000ৰ 90% আৰু 11,300 টকাৰ 90% যদি চাই বহুত বেছি
2: বেছি হ'ব।
0: গতিকে ডেফিনেটলি এইখনৰ জৰিয়তে লাভান্বিত হ'ব।
1: হয়, বাজেটৰ ক্ষেত্ৰত এইখিনি ডেফিনেটলি লাভান্বিত হ'ব।
0: হয়,
2: এতিয়া আপোনাক সুধিব পাৰিছোঁ সোণল ডাঙৰীয়া, চৰকাৰে এতিয়া 125 দিনৰ কাম নিশ্চিত কৰিছে, এখন গাঁও পঞ্চায়তত ইমান 125 দিনৰ কাৰণে পৰ্যাপ্ত কামৰ পৰিমাণ মজুত আছেনে, বা আপোনালোকে ইয়াৰ বাবে কেনেধৰণৰ কাৰ্য পৰিকল্পনা হাতত লৈছে?
1: হয়, যদি আমি চাওঁ যে আমাৰ মূল উদ্দেশ্যটো হৈছে কি, চাহিদাভিত্তিক অনাকৌশলী নিয়োগ প্ৰদান কৰা। মানুহে কাম বিচাৰিলে আমি কাম দিব লাগিব, আৰু যদি দিব নোৱাৰোঁ, 15 দিনৰ ভিতৰত যদি আমি কাম দিব নোৱাৰোঁ, তেনেহ'লে আমি

0: আমি হেৰি দিব লাগিব
1: খেতি
0: আপোনাক,
1: খেতিপূৰণ খেতিপূৰণ দিব মানে
0: নিবনুৱা
1: ভাত্তাটো দিব
0: নিবনুৱা
1: লাগিব,
2: ভাত্তা দিব লাগিব,
1: ভাত্তাটো দিব
0: হয়
1: লাগিব।
0: নিবনুৱা ভাত্তা দিব লাগিব। গতিকে আমি গাঁও পঞ্চায়তবিলাকে তেওঁলোকে কামৰ অলৰেডি যিখিনি কাম কৰিব লাগে সেইখিনি গাঁও সভাৰ জৰিয়তে নিৰূপণ কৰি পিনে সেইখিনি এখন একশ্যন প্লেন প্ৰিপেয়াৰ কৰি ৰাখিছে। তাত যথেষ্ট পৰিমাণৰ কাম আছে আৰু সেই কামৰ অগ্ৰাধিকাৰ ভিত্তিত সেইখন তালিকা প্ৰস্তুত কৰা আছে। এক নম্বৰত কোনটো কৰিব, দুই নম্বৰত কোনটো কৰিব, তেওঁলোকে সেই অগ্ৰাধিকাৰ ভিত্তিত কামখিনি নিৰ্বাচন যিহেতু কৰি থৈছে তেওঁলোকে সেই কাম লৈ সেই কামটো তেওঁ ৰূপায়ণ কৰিব পাৰিব। এষ্টিমেট প্ৰিপেয়াৰ কৰি লগে লগে কামটো ৰূপায়ণ কৰিব পাৰিব। গতিকে কামৰ কোনো কাম কম নাথাকে।
2: এই মিছনত চাহ বা চাহ জনজাতি বা চৰচাপৰি অঞ্চলৰ অতি পিছপৰা শ্ৰমিকসকলক সাঙুৰি লোৱা হৈছে, কিন্তু যদি লোৱা হৈছে বা লোৱা হোৱা নাই তেওঁলোকক সাঙুৰি লবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?
1: চাহ শ্ৰমিকসকলতো ইয়াত এতিয়া আগতে চাহ শ্ৰমিক বুলি সদায় কোম্পানীৰ আণ্ডাৰত বুলি ভবা হৈছিল, এতিয়া অসমৰ ক্ষেত্ৰত চাহ শ্ৰমিক বুলি কোম্পানীৰ আণ্ডাৰত বুলি ভবা নহয়, তেখেত অসমৰ সকলো মানুহৰ নিচিনাকৈ এক অবিচ্ছেদ্য অংগ। মই ভাবোঁ এই নতুন আইনখনত আটাইতকৈ গুৰুত্বপূৰ্ণ কেইটামান যি পৰিৱৰ্তন আনিব সেইটো হৈছে, ইয়ে প্ৰথম গ্ৰাম্য নিয়োগ বৃদ্ধি কৰিব, দ্বিতীয়তে কৃষি আৰু শ্ৰমিকৰ মাজত যেতিয়া আগতে ভাৰসাম্য নাছিল এতিয়া ভাৰসাম্যতা আনিব, তৃতীয় হ'ব স্থানীয় পৰিকল্পনা শক্তিশালী কৰিব, আপুনি কৈছিলে কাম নাথাকিলে কি হ'ব, গতিকে কাম থাকিবই, চতুৰ্থতে হ'ব স্বচ্ছতা আহিব, যিটো আধুনিক টেকন'লজি ব্যৱহাৰ কৰা হ'ব, স্বচ্ছতা জবাবদাহিতা অৰ্থাৎ গাঁওসভাই যেতিয়া প্ৰকাশ কৰিব প্ৰত্যেক সপ্তাহত উইকলি দিব লাগিব, গতিকে জবাবদাহী হৈ গ'ল, আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিলে, আৰু শেষত পঞ্চমটো মই ভাবোঁ গ্ৰাম্য আন্তঃগাঁথনি জীৱিকা জীৱনৰ মানদণ্ড উন্নত কৰি এক বিকশিত ভাৰতৰ যি আমাৰ সপোন 2047 চনৰ বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত কৰা উপনীত হোৱাত ডেফিনেটলি সহায় কৰিব।
2: আজিৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল যে ভি ভি জি ৰামজি কেৱল এখন চৰকাৰী আঁচনিয়ে নহয়, বৰঞ্চ 2047 চনৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱক আত্মনিৰ্ভৰশীল আৰু সবল কৰি তোলাৰ শক্তিশালী আহিলা। এতিয়া প্ৰয়োজন মাত্ৰ আমাৰ সজাগতা আৰু সক্ৰিয় অংশগ্ৰহণৰ। আজিলৈ আমাৰ অনুষ্ঠানৰ সময় হৈ আহিল। আপোনালোকে শ্ৰোতাসকলক ভি ভি জি ৰামজিৰ বিষয়ে সুন্দৰকৈ বুজাই দিলে। সোণোৱাল ডাঙৰীয়া, মহন্ত ডাঙৰীয়া, আপোনালোক দুয়োগৰাকীকে অনুষ্ঠানত অংশ লোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু মোৰ সহযোগী অপূৰ্ব মালিক ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
3: ফোন ইন দৃষ্টিপাত এই অনুষ্ঠানত আজি 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি ভি জি ৰামজিৰ বিষয়ে শ্ৰোতাসকলৰ প্ৰশ্ন দিলে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা সমল ব্যক্তি, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ হাত ধৰিলে অৰূপ কুমাৰ শৰ্মায়।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আজি প্ৰথমেই সুবাসী পৰশ শ্ৰব্যসংকলনৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

সুবাসী পৰহ সৰ্বসংকলনৰ গীতটি শুনিলেই জুবিন গাৰ্গৰ কণ্ঠত। এবাৰ ৰেঙনি সৰ্বসংকলনৰ এটি গীত শুনক ৰেঙনি দাসৰ কণ্ঠত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰম্ভ কৰিছোঁ অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। প্ৰথমে শুনক ফাগুনী চিনেমাৰ দুটি গীত। প্ৰথম গীতেৰে নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱা।

ফাগুনী চিনেমাৰ গীতটি শুনিলে জয়ন্ত হাজৰিকাৰ কণ্ঠত। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক দূৰণিৰ ৰং চিনেমাৰ দুটি গীত। প্ৰথম গীতটি শুনক আৰতি মুখাৰ্জীৰ কণ্ঠত।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ বিভ্ৰাট চিনেমাৰ দুটি গীত শুনাবলৈ লৈছোঁ। প্ৰথম গীতটি শুনক প্ৰণতি ফুকনৰ কণ্ঠত।

পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: দীপেন বৰুৱাৰ কণ্ঠত অৰণ্য চিনেমাৰ গীতটি শুনিলে। এই গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এই আকাশবাণী গুৱাহাটীৰ মহাপাহো। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নি পানীয়ে মথাউৰি চিঙিনিয়াত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজক তেওঁ ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈ পৰা হ'বলগীয়া ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙী অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈ বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। বৰ্তমান গোলাঘাট জিলাত ধনশিৰি নৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। নুমলীগড়ৰ পশ্চিম ধুদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান ছিঙি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই হ'বলগীয়া জৰীপ কাৰ্যসূচী সন্দৰ্ভত আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে।
2: অহা 9 তাৰিখৰ পৰা আমাৰ এছেছমেণ্ট কৰা বিষয়া কৰ্মচাৰীসকল ঘৰে ঘৰে যাব। সোণাৰী সমষ্টিত 12টা GP পঞ্চায়ত আৰু মাহমৰা LSC 8খন GP বানত এফেক্ট হৈছে আৰু অন্যহাতে সোণাৰী চহৰৰ 16টা ৱাৰ্ড ইয়াতে এফেক্ট হৈছে আৰু গোটেইখিনি মিলালে আমাৰ 216টা ৱাৰ্ড এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এই 216টা ৱাৰ্ডত জৰীপ কৰিবৰ কাৰণে 300জন আমাৰ চৰকাৰী বিষয়াক কৰ্মচাৰীক আমি নিয়োগ কৰিম।
1: ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত আজি STFএ অভিযান চলাই চোৰাংহাতীৰ দাঁতসহ 2জন যুৱকক আটক কৰে। ধৃত যুৱক দুজন হৈছে ভাৰত ভূটান সীমান্ত বাঙালীপাৰাৰ গৌহম বসুমতাৰী আৰু ডুঙাৰ গাঁৱৰ চৌদম বসুমতাৰী। আটক কৰা যুৱক দুজনৰ

0: প্ৰথমে তামোলপুৰ সদৰ আৰক্ষী থানালৈ লৈ অনা হয় আৰু পৰৱৰ্তী সময়ত তদন্তৰ বাবে তামোলপুৰ বন বিভাগৰ জিম্মাত দিয়ে। আটকাধীন যুৱক দুজনৰ পৰা 4 কিলোগ্ৰাম ওজনৰ 2টা হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল থানাৰ অন্তৰ্গত ঘোঁৰামৰা তিনিআলিত 21 জুলাইৰ নিশা সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত অভিযুক্ত দিব্যজ্যোতি বৰুৱাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। ধৃত লোকজনক বৰ্তমান আৰক্ষীয়ে 7 দিনৰ বাবে জিম্মাত লৈছে। উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱাৰ দিনা মদ্যপান কৰি অভিযুক্ত দিব্যজ্যোতি বৰুৱাই 3জন যুৱকৰ লগত সামান্য কথাতে তৰ্কাতৰ্কি লাগি মাৰণাস্ত্ৰৰে যুৱককেইজনক আক্ৰমণ কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান গৃহীত হোৱাৰ 60 বছৰ উপলক্ষে আজি ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে বজালী জিলাতো বন্তিৰ প্ৰজ্বলনেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত আজি সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখযোগ্য যে 1967 চনৰ 8 আগষ্টত সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰ অধিৱেশনত সংবিধানখন গ্ৰহণ কৰা হৈছিল। দেশৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহৰত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05
1: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক অনুপম চৌধুৰী। প্ৰামাণ্য আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

0: অনুপম চৌধুৰীয়ে কলিকতাৰ সুৰেন্দ্ৰনাথ কলেজত নামভৰ্তি কৰিছিল। নামভৰ্তিৰ কাৰ্যত সেই কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সম্পাদকে সহায় কৰিছিল। এই সন্দৰ্ভত অনুপম চৌধুৰীয়ে কয়,
1: তেনেকৈ গৈ পেলাই কলিকতা পালোঁগৈ। কলিকতা পাই প্ৰথমতে এখন হোটেলত গৈছিলোঁ ছাৰে আৰু মই। তাৰপিছত পিছদিনা ৰাতিপুৱাৰ পৰা আৰু মোৰ এতিয়া এডমিশ্যন বিচৰাৰ কাম পিছদিনাৰ পৰা আৰম্ভ কৰিলোঁ। বহুত ঘূৰিলোঁ, বহুত কেইখন কলেজ ঘূৰিলোঁ, ঘূৰি কৰি নাই একোতো সুবিধা নহ'লগৈ। এইদৰে প্ৰায় এসপ্তাহমান গ'ল। এনেকৈ থাকোঁতে মোৰ খুব জ্বৰ তৰ উঠা হ'ল, কাৰণ জলবায়ুটো সলনি হৈছে। এদিন এনেকৈ ঘূৰি আহি পেলাই অলপ হেৰি কৰিলোঁ, ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই সৰু একৰ্ডিয়ানটো মই লৈ গৈছোঁ, আকৌ দেই সেইটো লাগিব, সেইটো জানা নাই লগৰ পৰা। এনেই লৈ পেলাই হোটেলৰ কোঠাতে বজাই আছিলোঁ। বজাই থাকোঁতে থাকোঁতে হঠাৎ দেখোন কেইজনমান বেছ হৃষ্টপুষ্ট ডেকা ল'ৰা গপ গপাই মোৰ ৰুমটোলৈ সোমাই আহিছে। মোৰতো ভয় লাগি গ'ল, বাজনা চাজনা বন্ধ হৈ গ'ল মোৰ। তাহাঁতে মানে বঙালী ভাষাতে কৈছে মোক, থামিলে কেন বাজাওক। মই হে প্ৰভু ৰক্ষা কৰিব আৰু বুলি আকৌ বজাবলৈ ধৰিলোঁ। এনেকৈ বজোৱাৰ পিছত অলপ দেৰি পিছত মই ৰুলোঁ। লগতে সুধিলে তুমি ক'ৰ পৰা আহিছা, কি কথাবিলাক সুধিলে আৰু। মই ক'লোঁ গোটেইখিনি কথা ক'লোঁ, মই গুৱাহাটীৰ পৰা আহিছোঁ এনেকুৱা কথা। তুমি মিউজিক ছিখতে গুৱাহাটী থেকে এইখানেই আছো, বাপৰে তুমিতো কম ছিলে নহয়। কৈছে নাই খুব ভালো কথা, তুমি এখানে কলেজে এডমিশ্যন নেবে। হ্যাঁ, মই তো কলো যে আমি ইমান ঘুরিলো, ইমান দিন ঘুরিলো,

ক'তো সুবিধা কৰিব পৰা নাই। আৰু মই এতিয়া ঘৰলৈ মানে কি কি নাকটো লৈ কি মুখখন লৈ পেলাই মই ঘৰলৈ ঘূৰি যাম, মই কৈয়ে জেদ কৰি ওলাই আহিছিলোঁ। তেওঁ ক'লে তুমি চিন্তা কৰিবি না, আমাৰ ওই সুৰেন্দ্ৰনাথ কলেজ যে আছে এখানে অলপ আমাৰ ওচৰতে, হোটেলটোৰ ওচৰতে সুৰেন্দ্ৰনাথ কলেজ, আগতে এখন ৰিপন কলেজ আছিলে, আমি আমাৰ ওইখানে পড়াশুনা কৰি তেওঁ ক'লে যে আমি ছেক্ৰেটাৰী, ইউনিয়ন ছেক্ৰেটাৰী, আৰু এজন দেখুৱালে অলপ বয়সস্থ, তেখেত হ'ল ইউনি প্ৰেচিডেণ্ট। তুমি এক কাজ কৰো, তোমাৰ কাগজ পত্ৰ আছে? সব আছে। ঠিক আছে, তুমি কালি কাগজ পত্ৰখিনি লৈ তুমি 11টা বজাত আমাৰ কলেজৰ অফিচৰ সন্মুখত দৌৰি থাকিবা। 11টা বজাত গৈ পেলাই মই অফিচৰ ওচৰত দৌৰি আছোঁ। তেখেতে ক'লো আহিছে দেই, আহি পেলাই অঁ তুমি আহিছ, কাগজ পত্ৰ আনিছা? বোলে হ্যাঁ দাও। দিলে তাহাঁতে, তুমি লৈ গ'ল প্ৰিন্সিপাল তালে, লৈ পেলাই প্ৰায় 10-15 মিনিট-20 মিনিটমানৰ পিছত আহিছে। হ্যাঁ, তোমাৰ এডমিশ্যন হৈ যাবে, তোমাক মাতিছে ছাৰে, মাতিছে তোমাক চাব। গ'লোঁ আৰু ভয়ে ভয়ে, গৈ পেলাই আৰু কপি আছোঁ মানুহটো মই, ছাৰে দেখিছোঁ বয়সস্থ এজন ধুনীয়া মানুহ এজন বহি আছে, মোক দেখি পেলাই এনেকৈ চাইছে, তলৰ পৰা ওপৰলৈ চাইছে মোক, মানে চাই পেলাই বাপু তুমি খালি গান বাজনা কৰবি না পঢ়া শুনা কৰবি? মই কৈছোঁ না ছাৰ, পঢ়া শুনা কৰোঁ, সেইজনেতো এসেছে এইখানে, গান বাজনাও শিখব পঢ়া শুনাও কৰোঁ। ঠিক আছে বাপু, তোমাৰ এডমিশ্যন হৈ যাবে, তুমি পঢ়া শুনাটো ভালো কৰি কৰোঁ, সব ঠিক আছে, আশীর্বাদ করবেন স্যার বলে আমি ওলাই আহিলাম।

0: অনুপম চৌধুৰীয়ে কলিকতাত মুকুল দাস আৰু ৰাজেশ্বৰ বৰদলৈৰ ওচৰত একৰ্ডিয়ন শিকিছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: এখেতৰ এই মুকুল দাস ছাৰৰ তাতো শিকা আৰম্ভ কৰিলোঁ। খুব টান কোৰ্চ দেই, খুব টান। তেখেতে মানে লণ্ডন স্কুল অফ একৰ্ডিয়নৰ কোৰ্চ শিকাইছিলে আমাক। তাৰপিছত ৰাজেশ্বৰ বৰদলৈৰ ওচৰ পালোঁগৈ মই, আছাম হাউচত কাম কৰিছিল তেখেতে। তেখেতৰ লগতো মানে কি এটা হেৰি হ'ল, চুক্তি হ'ল, আজৰি সময়ত মই তেখেতৰ তালৈকো যাম, তেখেতৰ পৰাও শিকিম।
2: কলিকতাত অনুপম চৌধুৰী 3 বছৰ আছিল। একৰ্ডিয়ন শিক্ষাৰ অষ্টম লেভেললৈ তেওঁ পাইছিল। ইতিমধ্যে তেওঁ PU পাছ কৰাত গুৱাহাটীলৈ ঘূৰি আহে আৰু গুৱাহাটী কমাৰ্চ কলেজত ডিগ্ৰীত নাম লগায়। পাছলৈ এই কলেজৰ পৰাই ডিগ্ৰী লয়। এই সন্দৰ্ভত অনুপম চৌধুৰীয়ে কয়,
1: তাত পিছত মোৰ পঢ়া শুনাটো খুব নহ'লগৈ। মই পিছত ইয়াত আহি গুৱাহাটী কমাৰ্চ কলেজত আকৌ এডমিশ্যন হ'লোঁ, তাৰপৰাহে মই খাং কৰিলোঁ।
3: আপুনি তাত কি পঢ়িছিল?
1: তাত হেৰিলৈকে তেতিয়া PU আছিলে, PU পাছ কৰিলোঁ। PU পাছ কৰিবলৈ বাকী ডিগ্ৰী তাত নহ'লগৈ। 3 বছৰ মানে এইফালে বেছি মন দিলোঁতো, তাত মানে থাকিলোঁ আৰু। মই দেখিলোঁ যে নহ'ব পাৰোঁ, মানে ঘৰতো ক'লোঁ যে তই যি ভাল দেখ কৰ আৰু আমাৰ এতিয়া আমি একো নকওঁ। তাৰপিছত ইয়াত আহি পেলাই গুৱাহাটী কমাৰ্চ কলেজত এডমিশ্যন ল'লোঁ।
3: কিমান চনত আহিলে গুৱাহাটী কমাৰ্চ?
1: 3 বছৰ তেতিয়া মই 64 গৈছিলোঁতো, 64 তেনেকুৱা আছে। আহি পেলাই গুৱাহাটী কমাৰ্চ কলেজত যেতিয়া ভগৱান লক্কৰ ছাৰ আছিলে, তেখেতক কথাবিলাক কওঁতে ক'লে, এই ভাল কামত তাতে তুমি সময় নষ্ট কৰিছা, ঠিক আছে আমি আহি নকৰোঁ হ'ব। তেখেত আকৌ বৰ খুব মানে পজিটিভ মাইণ্ডেড আছিলে মানুহৰ মানুহজন, কৈছে এডমিশ্যন দিলে তেখেতে। তাৰপিছত ইয়াতে হেৰি কৰি আৰু ইয়াতো কমাৰ্চ কলেজত বেছ ভাল প্ৰগ্ৰেম টগ্ৰেম কৰিছিলোঁ। এনেকৈ সংগীত যুগত তেনেকৈ আৰম্ভ হ'ল সংগীত জীৱনটো মোৰ।
0: গুৱাহাটী কমাৰ্চ কলেজত পঢ়ি থাকোঁতেই অনুপম চৌধুৰীয়ে কলেজ সপ্তাহ আৰু বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সংগীতানুষ্ঠানবোৰত ভাগ লৈছিল। কলিকতাৰ পৰা ঘূৰি আহি অনুপম চৌধুৰীয়ে সংগীতিকা নামৰ যন্ত্ৰ সংগীতৰ দল গঠন কৰিছিল। অসমৰ গাঁৱে ভূঞে নগৰে চহৰে সংগীতিকাই অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। অতীতৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: আমাৰ এটা গ্ৰুপ আছিলে, ইনষ্ট্ৰুমেণ্টেল গ্ৰুপ এটা কৰিছিলোঁ মই, তাত শিকি বুজি আহি পেলাই ইয়াতো কেইজনমান মোৰ বন্ধুক শিকাই বুজাই লৈ এটা সংগীতিকা বুলি এটা আমাৰ এটা গ্ৰুপ এটা কৰিছিলোঁ। প্ৰথমতে সেইটো বাদ্যযন্ত্ৰৰ আছিলোঁ, মানে ইনষ্ট্ৰুমেণ্টেল মিউজিকৰ গ্ৰুপ আছিলে। পিছত তাত আমাৰ

0: বন্ধু বান্ধৱবিলাকে গান গোৱা দুজনমানকো লৈছিলোঁ, তে কণ্ঠ সংগীতটো তেওঁলোকে গায়, তেনেকৈ এটা গ্ৰুপ কৰিছিলোঁ। আৰু কলেজতো তেনেকৈ কিছু আমাৰ লগৰ বা আমাতকৈ জুনিয়ৰ তেনেকৈ লৈ পেলাই তেওঁলোককো লৈ এটা আমাৰ কলেজৰ ইভেণ্টছবিলাকত গাব পৰাকৈ এটা দল তৈয়াৰ কৰিছিলোঁ। তেখেতসকল লৈ পেলাই আন্ত আমাৰ যিবিলাক আন্ত বিশ্ববিদ্যালয় হেৰি হয় সেইবিলাকত জইন কৰি ভাল নাম কৰা হৈছিলে। সংগীতিকাত তেতিয়া আছিলে আমাৰ মোৰ লগৰ ফাৰুক জামাল বুলি এজন আছিলে, খুব ভাল, তেখেত নাই এতিয়া। এতিয়া সেই সংগীতিকাৰ আমাৰ লগৰ যিসকল মানে সদস্য আছিলে তেখেতৰ তাৰ আৰু এতিয়াও নাই, আৰু এজন বা দুজনহে আছে। দীপক মজুমদাৰ আছিলে, ফাৰুক জামাল আছিলে, তাৰপিছত হিমাদ্ৰী দত্ত বুলি আছিলে, ছেক্সোফোন বজাইছিলে এজন, বাৰ্নাৰ্ড বুলি এজন আছিলে, তেওঁ ক্লিয়াৰনেট বজাইছিলে, গণেশ বৰুৱা তেওঁ ড্ৰামছ বজাইছিলে, ঢোলক বজাইছিলে, এনেকৈ এনেকৈ কৰি পেলাই আমি গঠনটো কৰিছোঁ।
1: এই সংগীতিকা কেৱল গুৱাহাটীতে
0: অসমৰ বিভিন্ন ঠাইত আমি প্ৰগ্ৰেম কৰি
1: আছিলোঁ,
0: বহুত ঠাইত গৈছিলোঁ, ডিব্ৰুগড়, যোৰহাট, তাৰপিছত ইফালে ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, এনেকৈ যিমান তেজপুৰটো কৰিছোঁ, বহুত কৰিছোঁ, ডিব্ৰুগড়তো বহুত প্ৰগ্ৰেম কৰিছোঁ, ঢুলীয়াজান এইবিলাকতো কৰিছোঁ, বহুত কৰিছোঁ। বিহুৰ সময়ত মানে আমাৰ খুব হেৰি হয় আৰু, বিচাৰে মানুহে।
2: কাজিৰঙাৰ চোৰাং গড় চিকাৰৰ পটভূমিত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ এটা সপোন আছিল পিতৃ হেমন্ত কুমাৰ দাসৰ। চিনেমাখনৰ কাহিনী তেওঁ নিজেই লিখিছিল, নাম ৰাখিছিল কাজিৰঙাৰ কাহিনী। চিনেমাখনৰ সংগীত পৰিচালক আছিল অনুপম চৌধুৰী, পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণদেৱ। এই বিষয়ে তেওঁ কয়,
0: দেউতা ৰিটায়াৰ কৰাৰ পিছতে তেখেতে এই স্ক্ৰিপ্টখন মোক দেখুৱাইছে, এইখন স্ক্ৰিপ্ট, নাম দিছে কাজিৰঙাৰ কাহিনী, পঢ়টো পঢ়িলোঁ আৰু মোক কল্পনা কৰা নাছিল যে দেউতাই তেনেকুৱা এখন স্ক্ৰিপ্ট লিখিব পাৰিব বুলি। এই ৰাইন পশ্চিমৰ ওপৰতে এই যে আমাৰ সমাজৰ বিখ্যাত মুধা ফুটা লোকসকল, স্বনামধন্য লোকসকল যে এই গড় হত্যাৰ পিছত যে জড়িত হৈ আছে, প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও যে মানে আছে তেখেতসকলেই যে এই কামটো চলাই আছে, সেই সেই বস্তুটোৱেই তাতে তেখেতে হেৰি কৰিছে।

0: কাজিৰঙাৰ কাহিনী চিনেমাখনত মুঠ চাৰিটা গীত আছিল। তাৰে এটা জ্যোতি সংগীত, আন দুটা গীত লিখিছিল তফজুল আলীয়ে, কণ্ঠ নিগৰাইছিল মিহিৰ বৰদলৈ আৰু আৰতি মুখাৰ্জীয়ে।
1: কাজিৰঙাৰ কাহিনী চিনেমাৰ গীতবোৰ বাণীবদ্ধ কৰা হৈছিল কলিকতাত। ষ্টুডিঅ'ত লগ পাইছিল সৰ্বভাৰতীয় খ্যাতনামা গীতিকাৰ আৰু সংগীত পৰিচালক সলিল চৌধুৰীক। অতীতৰ কথা ৰোমন্থন কৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
2: মোৰ অসমৰ সংগীত জগতত, অসম আৰু অল ইণ্ডিয়া বেচিছত মোৰ দুজন ৰোল মডেল আছে। মোৰ অসমৰ ৰোল মডেল হ'ল জয়ন্ত হাজৰিকা, তেখেতক মই খুব মানো, খুব ভাল পাওঁ। আৰু সৰ্বভাৰতীয় পৰ্যায়ত মোৰ ৰোল মডেল হ'ল সলিল চৌধুৰী, তেখেতক মই মোৰ দ্ৰোণাচাৰ্য বুলি কওঁ। তেখেতক মিউজিকৰ ষ্টাইলটো খুব ভাল পাওঁ তেখেতৰ হেৰিবিলাক, আৰু তেখেতে যিটো মানে ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণ পাঞ্চ কৰে, সেইটো মানে কি বুলি ক'ম আৰু, খুব ৰেয়াৰ আছে। এদিন এনেকৈ সেই যিটো গান মানে এই বাগানীয় সুৰৰ এটা গান কৰিছিলোঁ, ঝুমুৰ এটা, তাৰে এগৰাকী মানে হেৰি এটা কেৰেক্টাৰ আছে যে এগৰাকী লেবাৰ ছোৱালী, সেই গানটো তেওঁৰ লিপছত থাকে আৰু। সেই তেতিয়া সেই গানটো মানে ষ্টুডিঅ'ত মনিটৰ কৰিব, মনিটৰ কৰাৰ পিছত টেক হ'ব আৰু। তাত আৰু কি, এবাৰ মনিটৰ কৰিব, নেক্সট বাৰ টেক, এটা টেকতে হ'ব লাগে। খুব চব এক্সপাৰ্ট মিউজিচিয়ান টিউজিচিয়ান চব এক্সপাৰ্ট। তো সেই গানটো মই মনিটৰ কৰিব ওলাওঁতে হঠাৎ এজন মানুহ সোমাই আছে আমাৰ ষ্টুডিঅ'ৰ কণ্ট্ৰল ৰুমত, আমি য'ত বহি আছোঁ, অলপ ডাৰ্ক কমপ্লেক্সন, পায়জামা পাঞ্জাবী পিন্ধা সোমাই আহিছে। মই ক'ব নোৱাৰাকৈ থিয় হৈ গৈছোঁ দেই। তেওঁলোকে চাইছোঁ যে ক'ৰবাত দেখা দেখা লাগিছে মানুহজন, ইমান নাৰ্ভাছ হৈছোঁ মই, কি কাৰণে ক'ব নোৱাৰোঁ, নাৰ্ভাছ হৈ গ'লোঁ মোৰ, কাৰণ অন্তৰখনে কৈছে কোন তেওঁ। তাৰপিছত আহি পেলাই হেৰি সত্যেন দাহঁত চব থিয় হ'ল, থিয় পেলাই আহি আচোন আচোন বহিব দিলে সুন্দৰকৈ। আৰু সত্যেন দাৰ খুব, সত্যেন দাৰ মানে চাউণ্ড ৰেকৰ্ডিষ্টৰ কথা কৈছোঁ মই, তেখেতৰ খুব ভাল অভ্যাস এটা আছিলে, তেখেতক চিনাকি কৰি দিয়ে মানুহক, আহিলেই পটক এনেই অমুক এনেকৈ চিনাকি কৰি দিয়ে। তেতিয়া মোক মাতি পেলাই অনুপম এনেই এনেকৈ দেখি চিন্তা পেৰিছোঁ, মই একদম স্পেল বাউণ্ড বুলি কয়, মই একো ক'ব নোৱাৰোঁ ক'ত আছোঁ। এনেই হ'ল সলিল চৌধুৰী, মই জানো তেখেত সলিল চৌধুৰী বুলি কৈছে, সলিল চৌধুৰী তুমি প্ৰণাম কৰোঁ, মই প্ৰণাম কৰিবলৈ পাহৰি গৈছোঁ। সেইজন মানুহক মোৰ চকুৰ আগত

0: কাজিৰঙাৰ কাহিনী চিনেমাখন কৰাৰ পাছত অনুপম চৌধুৰীয়ে কনকলতা, সূৰ্যগ্ৰহণ, নিপৰুৱাৰ পৰিচালিত আই মোৰ জনমে জনমে আদি বহুকেইখন অসমীয়া চিনেমাত সংগীত পৰিচালনা কৰিছিল। কুলদা কুমাৰ ভট্টাচাৰ্যৰ কেইবাখনো টেলিফিল্মত অনুপম চৌধুৰীয়ে সংগীত পৰিচালনা কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়,
1: কনকলতা এখন কৰিলোঁ, কনকলতাৰ ওপৰত হেৰি, সেইটো দিলীপ ডেকা আৰু কুন্তল ডেকা প্ৰডিউচাৰ আছিলে, ডাইৰেক্টৰ আছিলে। তাৰপিছত এখন আই মোৰ জনমে জনমে নিপ বৰুৱাৰ পৰিচালনা, সেইখন সেইখন কৰিলোঁ। আৰু এখন কৰিছিলোঁ সূৰ্যগ্ৰহণ বুলি, সেইখন আমাৰ জন্স মহুলিয়া আছিল যে, তেখেতে পৰিচালনা কৰিছিলে। কিন্তু সেইখন চিনেমাখন কি কাৰণে ক'ব নোৱাৰোঁ, সেইখন নহ'লগৈ,
0: মুক্তি নাপালে,
1: মুক্তি নাপালে। এতিয়া এইকেইখনেই ছবি কৰিছিলোঁ মই।
0: আৰু টেলিফিল্ম,
1: টেলিফিল্মটো এই বহুত কেইখন কৰিছিলোঁ। এই হেৰি আমাৰ কুলদা ভট্টাচাৰ্যী যে বিনোদা, তেখেতৰ কেইখনমান আছিলে। এখন আছিলে দি গেটৱে বুলি আছিলে এখন, আৰু এখন ত্ৰিকাল বুলি আছিলে। বৰ চেলেঞ্জিং ষ্টৰী,

0: 1988 চন আকাশবাণী গুৱাহাটীৰ সুৰকাৰ পদত অনুপম চৌধুৰীয়ে যোগদান কৰে। জীৱনত কিমান গীতত সুৰ কৰিলে তাৰ হিচাপ অনুপম চৌধুৰীয়ে ৰখা নাই। প্ৰাণ ফুলনিত ইমান মুকুল, হালিছে জালিছে মাধৈমালতী, হাঁহিৰে জীৱন সুন্দৰ কৰা, সোণালী চৰাই এটি, মোৰ গীতে মোৰ পৰিচয়, গাঁৱৰ চলি, মোৰ গানত আছে আদি অলেখ কালজয়ী গীতত সুৰাৰোপিত কৰিছে অনুপম চৌধুৰীয়ে। এই সন্দৰ্ভত তেওঁ কয়,
1: সঁচা কথা ক'ব গ'লে মই কীৰ্তি দা, কীৰ্তি কমল ভূঞা, তেখেতৰ আৰু তপুজৰালী ছাৰৰ গানেই কৰিছোঁ বেছিকৈ। সংখ্যাৰ ফালৰ পৰা চাব গ'লে
2: আৰু কাৰ কাৰ গান কৰিলে,
1: আৰু বাকী চব সকলো গীতিকাৰৰে গান কৰিছোঁ, সকলোৱে ভাল লিখিছে, বৰ সুন্দৰ সুন্দৰ গান কৰিছোঁ মই। এই আমাৰ পুনমণি বৰাৰ গান কৰিছোঁ, দিনেশ বৈশ্য তেখেতৰ গানো কৰিছোঁ, নগেন বৰা কেইবাটাও ভাল ভাল গান কৰিছোঁ, দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কৰিছোঁ, কেশৱ দত্ত তেখেতৰ গান কৰিছোঁ, নিৰ্মল প্ৰভা বাইদেউ, লক্ষ্মীৰা বাইদেউ এখেতসকলৰ গান কৰিছোঁ, গীতা হাতীকাকতি বাইদেউ তেখেতসকলৰ গান কৰিছোঁ,
2: নলিনী বালা দেৱী,
1: নলিনী তাৰপৰা তেখেতক বহুত কেইটা গান কৰিছোঁ, মোৰ লিষ্টত পাব আপুনি। তেখেতক বৰ ভাল ভাল গান কেইটামান আছিলে, সেইকেইটা মই উলিয়াই ৰচনাবলীখনৰ পৰা উলিয়াই সেইকেইটা গানো কৰিছিলোঁ, আৰু এনেকৈ প্ৰায়ভাগৰে কৰিছোঁ।

0: অনুপম চৌধুৰীয়ে সুৰ কৰা গীতত সমৰ হাজৰিকা, মন্দিৰা লাহিৰী, অনিমা চৌধুৰী, পুলক বেনাৰ্জী, শান্তা উজীৰ, ঋতুপৰ্ণ শৰ্মা, লোকনাথ গোস্বামী, পংকজ বৰলি, দীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য, তৰালী শৰ্মা, সংগীতা কাকতি, মনোৰঞ্জন গগৈ, হাছিনা হাজৰিকা আদি অসমৰ আগশাৰীৰ কণ্ঠশিল্পীসকলে কণ্ঠ নিগৰাইছিল।
1: জীৱনকালত অসংখ্য অনাতাঁৰালেখ্য আৰু সংগীতালেখ্যত সংগীত পৰিচালনা কৰিছে অনুপম চৌধুৰীয়ে। তাৰে ভিতৰত স্বাধীনতা সংগ্ৰামত লোকসংগীতৰ প্ৰয়োগ, এই বিষয়ত কৰা স্বৰ্ণ আহ্বান নামৰ সংগীতালেখ্যখন উল্লেখযোগ্য। তেওঁ নজৰুল গীতক অসমীয়ালৈ অনুবাদ কৰোৱাই সুৰাৰোপিত কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীততো সুৰাৰোপ কৰিছিল অনুপম চৌধুৰীয়ে। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
2: তাৰমানে

0: ৰচনাৱলী খন চাওঁতে দেখা গ'ল যে তাত কিছু গীত আছে, তাত এটা ফুটনোট দিয়া আছে, তাত লিখা আছে যে এইখিনি গান ইয়াত, যিখিনি গান ইয়াত সন্নিৱিষ্ট কৰা আছে, এইখিনি গান ৰূপ কোঁৱৰে নিজে সুৰ কৰা নাই, ইয়াত যদি কোনোবা সুৰ কৰাৰ যদি ইচ্ছা কৰে সুৰ কৰিব পাৰে, কিন্তু গানটোত জ্যোতি সংগীতৰ যিটো ধাৰা, সুৰৰ ধাৰা, সুৰৰ পেটাৰ্ণ, সেই বস্তুটো যেন ইয়াত সেই হিচাপেহে কৰে, যেন
1: এটা প্ৰতিফলিত হয়,
0: প্ৰতিফলিত হয় জ্যোতি প্ৰসাদৰ যিটো চিন্তাধাৰা আছিল, সেইটো জ্যোতি প্ৰসাদৰ সুৰ ইয়াত যেন প্ৰতিফলিত হয়, সেই তেনেকৈ কৰিব কৈছিলে।
1: আপুনি জ্যোতি প্ৰসাদৰ কেইটা গীত সুৰ কৰিলে?
0: সাতটা আঠটামান কৰিলোঁ।

0: আকাশবাণী গুৱাহাটীত ছিগনেচাৰ চৌধুৰী নামেৰে পৰিচিত আছিল অনুপম চৌধুৰী। ইয়াৰ কাৰণ নথকা নহয়। অনুপম চৌধুৰীয়ে আকাশবাণী গুৱাহাটীৰ বন্দনা, আজি পুৱা, আইডিঅ'ৰ বোলনি, সাহিত্যচৰা আদি বিভিন্ন অনুষ্ঠানৰ ছিগনেচাৰ টিউন প্ৰস্তুত কৰিছিল। এই সন্দৰ্ভত অনুপম চৌধুৰীয়ে কয়,
1: এটা সময়ত মোৰ নাম মানে ছিগনেচাৰ চৌধুৰী বুলি মাতিছিলে কিছুমানে।
0: কিয়
1: ছিগনেচাৰ টিউন যে কৰোঁ, তুমি নিজেই এটা ছিগনেচাৰ চৌধুৰী হৈ গৈছে বুলি। এতিয়া বহুত কথা কৰিলোঁ, এই হেৰি কৰিছিলোঁ, অকণি মেল, আইডিঅ'ৰ বোলনি, তাৰপিছত আজি পুৱা বুলি যে আছিলে এটা,
0: আজি পুৱা
1: সেইটো কৰিছিলোঁ, সাহিত্য চৰাৰ কৰিছিলোঁ, গীতিমালিকাৰ কৰিলোঁ, বন্দনা কৰিছোঁ, তাৰপিছতে গীতিমালিকাৰ কৰিলোঁ, আৰু নাথশালা বুলি যে প্ৰগ্ৰেম আছে তাৰ কৰিলোঁ,

0: অসমৰ উজনি নামনি এহাল ডেকা গাভৰুৰ প্ৰেমৰ বিষয়বস্তুক লৈ কথিত ভাষাত গীত লিখিবলৈ গীতিকাৰসকলক অনুপম চৌধুৰীয়ে অনুৰোধ জনাইছিল। পিছে তেনে গীত লিখিবলৈ কোনেও মান্তি হোৱা নাছিল। অৱশেষত গুৱাহাটী IIT-ৰ অধ্যাপক ডক্টৰ অৰূপ শৰ্মাই বগ্ৰীহাটীক লৈ কথিত ভাষাত গীত এটি লিখিছিল। গীতটিত দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই কণ্ঠনি কৰাইছিল। সেই গীতটিৰ বিষয়ে আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: ডক্টৰ অৰূপ শৰ্মা স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, তেখেত IIT-ৰ অধ্যাপক, বগৰীহাটী বুলি এখন জেগা আছে, ইণ্টেৰিয়ৰ গাঁও এখন আছে, সেইখিনি পাইছেগৈ তেওঁ, মই চিনাকি মানুহ আছে, তাত থাকি ভাষাটো আয়ত্ত কৰিছে, আহি পেলাই লিখিছে, আহি পেলাই মোক দেখুৱালে এইটো চাওকচোন, এই গাঁৱৰ চলি মই, মোৰ বগৰীহাটীত ঘৰ, এখন বিখ্যাত কলেজত দুজন ছাত্ৰ ছাত্ৰী আহিছে পঢ়িবলৈ, ছাত্ৰীগৰাকী অভিজাত ঘৰৰ, খুব চহকী ঘৰৰ ছোৱালী, খুব আদ্যপন্ত ঘৰৰ ছোৱালী, আৰু ল'ৰাজন হ'ল এখন এই বগৰীহাটীৰে, ধৰক বগৰীহাটীৰ এজন সাধাৰণ ডেকা, পাছ কৰি পেলাই ইয়াত পঢ়িবলৈ আহিছে, পঢ়াত ভাল, সেইকাৰণে ষ্টিট পাইছে, পঢ়িব আহিছে, সেইটো প্ৰথম ভূমিতে গানটো তেখেতে লিখিছে।
2: ১৯৯৩ চন আকাশবাণী কলিকতাই আয়োজন কৰিছিল এটি বিশেষ সংগীতানুষ্ঠান। সেই সংগীতানুষ্ঠানত ভাৰতবৰ্ষৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ সুৰকাৰ আৰু শিল্পীসকলক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। সেই সংগীতানুষ্ঠানলৈ আকাশবাণী গুৱাহাটীৰ প্ৰতিনিধিৰূপে ভাগ লৈছিল অনুপম চৌধুৰীয়ে। তেওঁ কয়,
1: ১৯৯৩ চনৰ ১৯ মে' তাৰিখে আকাশবাণী কলকাতা কেন্দ্ৰৰ উদ্যোগত এখনি আটক ধুনীয়া সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই সংগীতানুষ্ঠানখনি অনুষ্ঠিত কৰা হৈছিল কলকাতাৰ বিৰলা সভাগাৰ প্ৰেক্ষাগৃহত। এই সংগীতানুষ্ঠানখনিলৈ অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আকাশবাণী কেন্দ্ৰসমূহৰ সুৰকাৰ আৰু শিল্পীসকলক আমন্ত্ৰণ জনোৱা হৈছিল। দৰাচলতে এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল আকাশবাণী কেন্দ্ৰসমূহৰ যি সুৰকাৰ আৰু শিল্পীসকল, তেখেতসকলৰ বিভিন্ন সৃষ্টিৰাজিৰ বিভিন্ন দিশ, যেনে সৃষ্টিৰ উৎস, সৃষ্টিৰ পৰিসৰ, তেখেতসকলৰ বিভিন্ন অভিজ্ঞতা, এইবোৰৰ বিষয়ে ভাৱৰ আদান প্ৰদান। এই অনুষ্ঠানত

আকাশবাণী গুৱাহাটী কেন্দ্ৰক প্ৰতিনিধিত্ব কৰাৰ বাবে মই সুযোগ লাভ কৰিছিলোঁ। এই সংগীতানুষ্ঠানখনত মোৰ সুৰৰ গীত পৰিৱেশন কৰিছিল কলকাতাৰ বিশিষ্ট সুকণ্ঠী গায়িকা ইন্দ্ৰাণী সেন মহোদয়াই আৰু অসমৰ কণ্ঠশিল্পী পুলক বেনাৰ্জীদেৱে। সিদিনাখন আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান পৰিৱেশন যথেষ্ট উচ্চ মানদণ্ডৰ হৈছিল, সেইবাবে হয়তো আমাৰ অনুষ্ঠানসমূহে শ্ৰোতা দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। সেই বিশাল প্ৰেক্ষাগৃহত 20-25 জনীয়া অৰ্কেষ্ট্ৰা এটা কণ্ডাক্ট কৰিবলৈ সুযোগকণ পাই মই ৰোমাঞ্চিত হৈ পৰিছিলোঁ। কিন্তু মোৰ মনত আছে আমাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত কলকাতাৰ বিশিষ্ট সংগীত পৰিচালক তথা একৰ্ডিয়ান বাদক কল্যাণ সেন বৰাত ডাঙৰীয়াই আনন্দতে মোক মঞ্চৰ পৰা দাঙি লৈ গৈছিল। পিছদিনাখন পুৱা কলকাতাৰ বিভিন্ন বাতৰি কাকতসমূহত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভূয়সী প্ৰশংসাই ঠাই পাইছিল আৰু সেই প্ৰশংসা বাণীসমূহ

0: কল্যাণ সেন বৰাত ডাঙৰীয়াই আনন্দতে মোক মঞ্চৰ পৰা দাঙি লৈ গৈছিল। পিছদিনাখন পুৱা কলকাতাৰ বিভিন্ন বাতৰি কাকতসমূহত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভূয়সী প্ৰশংসাই ঠাই পাইছিল আৰু সেই প্ৰশংসা বাণীসমূহ পঢ়ি মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ। এই স্মৃতিসমূহ আজি মোৰ অন্তৰত চিৰসেউজ হৈ আছে। এটা কথা এইখিনিতে স্বীকাৰ কৰিবই লাগিব, আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৰ্মৰত হৈ থকাৰ বাবেই এনেবোৰ বিৰল সুযোগ মোৰ ভাগ্যত ঘটিছিল। ইয়াৰ বাবে কিন্তু মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ওচৰত চিৰকৃতজ্ঞ। জয়টো আকাশবাণী গুৱাহাটী, জয়টো আকাশবাণী।
1: অনুপম চৌধুৰীলৈ আগবঢ়োৱা হৈছে জয়ন্ত হাজৰিকা সংগীত বঁটা। 2016 চনত অসম চৰকাৰে আগবঢ়াইছে শিল্পী বঁটা। অসমীয়া চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে অনুপম চৌধুৰীক প্ৰদান কৰিছে মানপত্ৰ। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
0: অসম চৰকাৰে যিটো শিল্পী বঁটা দিয়ে সেইটো পাইছোঁ 2016 চনত পাইছোঁ। আৰু জয়ন্ত হাজৰিকাৰ সোণৰ এটা এটা বঁটা আছে, জয়ন্ত হাজৰিকা সংগীত বঁটা, সেইটো পাইছোঁ। আৰু কথাছবিৰ ক্ষেত্ৰত যিখিনি যোগা অৰিহণাৰ কাৰণে স্বীকৃতি এটা পাইছোঁ অসম চৰকাৰৰ কালচাৰ ডিফাৰেঞ্চ পাইছোঁ।
2: আই মোৰ জনমে জনমে চিনেমাখনৰ বাবে আপুনি কি পাইছিল?
0: অঁ, সেইটো মানে এপ্ৰিচিয়েশ্যন এটা পাইছিলোঁ মই তাৰপৰা। অঁ, তাত হেৰিয়ে পাইছিল এটা এৱাৰ্ড। সেইখনত মই সংগীতা কাকতিক তেওঁ প্ৰথম তেতিয়া তেওঁ কটন কলেজত হেৰি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, তেখেতক মানে ইয়াত পাইছিলোঁ। দেৱেন দা আছিলে, দেৱেন শৰ্মা আছিলে, তেখেতে মোৰ এজন গুৰু আছিলে দেৱেন শৰ্মা। ক্লাছিকেল মিউজিক মই দেৱেন শৰ্মাৰ পৰাই শিকিছোঁ, ৱেষ্টাৰ্ণ মিউজিকটো শিকিলোঁ, কিন্তু ক্লাছিকেল মিউজিকো দৰকাৰ, অতি দৰকাৰ আমাৰ ভাৰতীয় সংগীতৰ কাৰণে। ক্লাছিক মিউজিকটো জানিব লাগে, ভাৰতীয় শাস্ত্ৰীয় সংগীতটো দেৱেন দাৰ পৰা পাইছিলোঁ মই। দেৱেন দাৰ খুব ভাল পাইছিলোঁ মোক, তেখেতে মোক এই সংগীতৰ লগত চিনাকি কৰিছিল যে এই ছোৱালীজনীক তুমি চাবাচোন, ভাল গান গাই ক'ৰবাত পালে তুমি ব্যৱহাৰ কৰিবচোন, ছোৱালীজনীক ভাল ভাল ফল পাবা তুমি। তেতিয়া এই আই মোৰ জন্মে জন্মে যেতিয়া মোক হেৰি পালোঁ এইখন, তেতিয়া সংগীতাক মই আনিলোঁ। এই সংগীতাই পাইছিলে, বেষ্ট প্লেবেক ছিংগাৰ পাইছিলে তাই।
2: ২০০৭ চনত অনুপম চৌধুৰীয়ে আকাশবাণীৰ কৰ্মজীৱনৰ পৰা অৱসৰ লয়। অৱসৰ লোৱাৰ পাছত তেওঁলৈ আগবঢ়োৱা হৈছিল আকাশবাণীৰ কম্প'জাৰ কেটেগৰীৰ টপ গ্ৰেড শিল্পীৰ সন্মান। কেৱল অসম নহয়, উত্তৰ পূৰ্বাঞ্চল তথা সৰ্বভাৰতীয় পৰ্যায়ত কম্প'জাৰ কেটেগৰীৰ টপ গ্ৰেড পোৱা তেওঁৱেই প্ৰথম অসমীয়া শিল্পী।
1: অনুপম চৌধুৰীৰ পত্নীৰ নাম ইভা চৌধুৰী, কন্যা মেলডী পাটগিৰি, পুত্ৰ আকাশদীপ চৌধুৰী। নিজৰ পৰিয়ালৰ কথা আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে এইদৰে কয়,
0: মোৰ পৰিয়াল বুলিলে আমি দুজন, অৰ্থাৎ মোৰ সহধৰ্মিনী শ্ৰীমতী ইভা চৌধুৰী আৰু মই, আমাৰ দুটি সন্তান, ছোৱালীজনী ডাঙৰ, তেওঁৰ নাম মেলডী পাটগিৰি। মেলডী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে অংশকালীনভাৱে জড়িত। ল'ৰাটি সৰু, তেওঁৰ নাম আকাশদীপ চৌধুৰী, তেওঁ এটি ব্যক্তিগত নিউজ চেনেলত কৰ্মৰত। জিৰ ফালৰ নাতি মেঘৱনে গুৱাহাটী বিশ্ববিদ্যালয়ত এম কম পঢ়ি আছে। এয়ে আমাৰ এটি সৰু পৰিয়াল।

এইগৰাকী অসমৰ জনপ্ৰিয় সুৰকাৰ সংগীত পৰিচালক আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা অনুপম চৌধুৰী চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাঠেয় হওক, তাকেই কামনা কৰিছোঁ।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

আলাপ অনুৰাগ, অসমৰ জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক অনুপম চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যখনিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী লিপিকা মেধি আৰু অজয় কুমাৰ বৰাৰ।